আকাশবাণী তেজপুৰ, আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 27 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 14 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: Top-ranked India's Dheeraj Bumadevara scripted history by becoming the first Indian male recurve archer to win gold at the World Cup final, edging Japan's Nakanishi Jr. in a thrilling shoot-off at Saltillo in Mexico. And that is the end of this news bulletin.
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা
2: ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে তেখেতৰ আত্মজীৱনী জীৱন জীৱন বৰ অনুপমত লিখিছিল। সাধনা শব্দটো লিখাৰ লগে লগে মনত পৰিল সাধনা শব্দ থকা অন্য এটা বাক্যলৈ। গুৱাহাটীলৈ পঢ়িবলৈ আহি কবি ৰঘুনাথ চৌধুৰী ডাঙৰীয়াৰ উজান বজাৰৰ বাসগৃহলৈ গৈছিলোঁ পৰিচয় হ'বলৈ। স্কুলত থাকোঁতে বহাগীৰ বিয়া কবিতাটো পঢ়ি আপ্লুত হৈ আছিলোঁ। আৰু যে সেই নিচিনো তোমাক ক'ত আছা প্ৰভু কবিতাটো, নালাগে তোমাৰ প্ৰভু ঐশ্বৰ্য বিভূতি নামৰ কবিতাটো ব্যতিক্ৰমী কবিতা আছিল। তেখেতৰ ঘৰলৈ গৈ চিনাকি হওঁতেও বসন্তকালেই আছিল, গুৱাহাটীত পলাশ মদাৰৰ ৰঙীন সমাৰোহ তেতিয়া। বিহগী কবিয়ে মই কবিতা লিখোঁ বুলি জানিয়েই প্ৰথমে সুধিছিল, তুমি কিহৰ সাধনা কৰি আছা, কবিতাৰ নে? মোৰ কবিতা কোনটো ভাল পোৱা? অকণমানি শাৰীৰিকভাৱে অক্ষম মানুহজনৰ মুখলৈ চাই মই কবিতাৰ শাৰীবোৰেই দেখিছিলোঁ। চৰাইৰ কথা তেখেতে ইমান কেনেকৈ জানে? পাছলৈ বুজিলোঁ তেখেতক বিহগী কবি বুলিলে সৰু কৰাহে হয়, ৱৰ্ডছৱৰ্থৰ দৰেই তেখেত প্ৰকৃতিৰ কবি। স্বদেশ প্ৰেমৰ বলিষ্ঠ কবিতা লিখি মোৰ শৰীৰত আত্মা আৰু মনত তপ্ত ৰক্ত প্ৰবাহিত কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ঘৰলৈও গৈছিলোঁ শ্ৰদ্ধা জনাবলৈ। তেখেতো সেই সৰুফুটীয়া মানুহ, কিন্তু কি প্ৰচণ্ড শক্তি, কি তেজী শব্দ! মই বিপ্লৱী মই তাণ্ডৱী কবিতাটি আবৃত্তি কৰি মই বহুতবাৰ প্ৰথম হৈছোঁ। হেম বৰুৱা ছাৰ আৰু যোগেশ দাদাৰ পৰা আহৰণ কৰিছিলোঁ এটা বৰ ডাঙৰ গুণ, সেইটো হৈছে অনবৰতে হাতত এখন বিখ্যাত কিতাপ ৰখাটো। বিভিন্ন কামৰ ফাঁকে ফাঁকে তেখেতসকলে এনে কিতাপ অধ্যয়ন কৰিছিল আৰু তেনেকৈয়ে বিশ্বৰ সাহিত্য জগতখনৰ লগত নিবিড় সম্পৰ্ক স্থাপন কৰিছিল। মানুহে জীৱনত সেই প্ৰতিদিনৰ 24 ঘণ্টা সময়েই পায়, কিন্তু সেই সময় অতি পৰিকল্পিতভাৱে ব্যয় কৰিব লাগে। মানুহে জীয়াই থাকিবলৈকে খোৱা বোৱা কৰে, খাবৰ কাৰণে জীয়াই নাথাকে। মহাত্মা গান্ধীৰ জীৱনীটো পাইছিলোঁ, তেওঁ মাত্ৰ 3 ঘণ্টা সময়হে শুইছিল। আমাৰ দিনত অন্ততঃ মোৰ কাৰণে জৱাহৰলাল নেহৰুৰ ডাইনেমিক শক্তিও বৰ প্ৰেৰণাদায়ক আছিল। সাধাৰণ জীৱনকে এই মহানুভৱসকলে অসাধাৰণভাৱে গঢ় দিছিল। উঠি অহা ল'ৰা ছোৱালীবোৰক মহান ব্যক্তিৰ জীৱনী সেয়েহে পঢ়িবলৈ একান্তভাৱে দিব লাগে, তেহে জীৱনৰ দিগদৰ্শন হয়। হেমবৰুৱা ছাৰৰ বাগ্মিতাও মোৰ বাবে বৰ আকৰ্ষণৰ বস্তু আছিল। মানুহৰ অন্তৰ স্পৰ্শ কৰিবৰ কাৰণে তেখেতে একোটা কথা কি কৌশলেৰে ওপৰলৈ লৈ গৈ থাকে, সেই কথাটো মই সদায় লক্ষ্য কৰিছিলোঁ। অনুসন্ধান আৰু নিৰীক্ষণ, এই দুটা সঁচাকৈয়ে বৰ ডাঙৰ বস্তু। সঁচা কথা ক'বলৈ গ'লে বি বৰুৱা মহাবিদ্যালয়ে ভৱিষ্যতৰ কাৰণে মোক বিভিন্ন ক্ষেত্ৰত গঢ় দিলে। ৰাতিপুৱা গধূলি দুবেলা ক্লাছ কৰিও মই বিভিন্ন কাম কৰিবলৈ সময় পোৱা হ'লোঁ। দেওবাৰ বা অন্য বন্ধৰ দিনবোৰত এদিনো এনেয়ে থাকিবলৈ নোপোৱা হ'লোঁ। স্থানীয় বা দূৰৈৰ অনুষ্ঠানবোৰে মোক বক্তৃতা দিবলৈ মতা হ'ল। বিভিন্ন আলোচনী আৰু কাগজে পত্ৰই মোৰ লেখা লাগিবই বুলি নেৰানেপেৰাকৈ লাগি বিভিন্ন বিষয়ত লিখিবলৈ মোক বাধ্য কৰোৱা হ'ল। তেওঁলোকৰ মৰমে আৰু আশীৰ্বাদে মোৰ শূন্য পাত্ৰ ভৰাবলৈ ধৰিলে। এইখিনিতে তৰুণ লেখক সংঘ বোলা গুৱাহাটীৰ উজান বজাৰৰ সংঘ এটাৰ নাম মই নিশ্চয় উল্লেখ কৰিব লাগিব। তেওঁলোকে প্ৰায় প্ৰতিমাহে আলোচনা চক্ৰ পাতিছিল আৰু তালৈ মোক বক্তৃতা দিবলৈ মাতি নিছিল। বিভিন্ন কাৰণত কুমাৰ ভাস্কৰ নাট্যমন্দিৰ, গুৱাহাটী আলোচনা চক্ৰ, কলেজৰ বিভিন্ন অনুষ্ঠান আদিত মই অবিচ্ছিন্নভাৱে জড়িত আছিলোঁ। শ্ৰীমন্ত শংকৰদেৱৰ তিথি, শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি, ৰবীন্দ্ৰ নজৰুল জয়ন্তী, জ্যোতিপ্ৰসাদৰ তিথি, বিষ্ণুৰাভাৰ তিথি, তৰ্ক প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা একোৱেই বাদ নাযায়। কলেজৰ মিউজিকেল ফাংচনবোৰত অকল উপদেষ্টা কিয়, অতি সক্ৰিয়ভাৱে হাতে কামেও মই পৰিচালনা কৰিছিলোঁ। কলেজৰ অধ্যাপকসকলে কৰা বহুতো নাটকৰ ময়েই পৰিচালিকা আছিলোঁ। কলেজত আমি মুঠতে অতি সুন্দৰ বুজাবুজিৰে এটা টীমৰ দৰে কামবোৰ কৰিছিলোঁ। দৰমহালৈ ভ্ৰক্ষেপ নাছিল, কলেজৰ দৰমহাৰে নোজোৰে কাৰণে ৰেডিঅ'ৰ বিভিন্ন প্ৰগ্ৰেম কৰিছিলোঁ। অকণিৰ

0: মেল, মহিলাৰ মেল এইবোৰ নিয়মিতভাৱে চলাইছিলোঁ।
1: মুকুতামালা, আজিৰ মুকুতামালা নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৰ পৰা লোৱা হ'ল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ শিল্পী ৰণজিৎ সেনগুপ্তা, সৰোদবাদন ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে ৰণজিৎ সেনগুপ্তৰ অহিৰ ভৈৰৱ ৰাগৰ সৰোদবাদন শুনিলে।

থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান শুনিবলৈ পাব। প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ অসমীয়া পাঠ মানৱ বন্দনাৰ প্ৰথম খণ্ড আগবঢ়াব অপৰ্ণা শৰ্মাই। নিশা 9:30 ৰবীন্দ্ৰ বৰা ৰচিত নাট এজোপা গছৰ ছাঁত শুনিবলৈ পাব। প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। বিয়লি 3:45 কাৰ্বি অনুষ্ঠানত কাৰ্বি লোকশিল্পী কাজিৰ লেকথেপিৰ সৈতে এটি সাক্ষাৎকাৰ। আজি তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। বিয়লি 3:15 নেপালী অনুষ্ঠানত আশা দেৱীৰ এটি কথিকা নেপালী কালচাৰ অফ হৰিতলিকা টিজ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে আগবঢ়াব ঝৰ্ণা ভৰালীয়ে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী কুলবৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ উৎপল দত্তৰ। 6:55 জ্ঞান বিজ্ঞান, 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 গীতিমালিকাত অনুপম শইকীয়া, চিল্কা চমুৱা, গায়ত্ৰী হাজৰিকা, পংকজ দত্ত আৰু দীপ্তিৰাণী পেগুৰ কণ্ঠৰ গীত শুনিবলৈ পাব। পুৱা 9:20 চিত্ৰগীত, 10:00 হাতে বাটে সুৰৰ আৱেগ। থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 পৰাগমালা লাইভ। দুপৰীয়া 12:15 গীত আৰু গজল। 12:30 সুৰৰ কৰণী। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 শিৱানী দত্তৰ কণ্ঠৰ আধুনিক গীত। 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত মনোজ বৰুৱাৰ ভায়লিন বাদন ৰাগ ভীম পলাচী। 1:50 ভনিতা কলিতাৰ কণ্ঠৰ লোকগীত। 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু বিয়লি 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত অসমত বানপানীৰ পৰৱৰ্তী কৃষি পুনৰুদ্ধাৰ, এই বিষয়ে আলোচনাত ভাগ ল'ব কৰিণা শইকীয়া আৰু অপূৰ্ব বৰুৱাই। আঁত ধৰিব মেলোডি পাটগিৰিয়ে। প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:05 বৃন্দগান।

সন্ধিয়া 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰত মীনা ৰংবীৰ কণ্ঠৰ কাৰ্বি গীত, নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময়, এই বিষয়ে ডক্টৰ মৌচুমী কৃষ্ণাত্ৰেয়ৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত। আজিৰ অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: এভৰিৱেৰ
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528
1: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায় উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz

সাধক সুন্দৰৰ এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ তৃতীয় খণ্ড।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

নিরাপদ পানী দ্বিতীয় খণ্ড। আমাৰ অধিকাংশ মানুহৰে খোৱা পানী আৰু ব্যৱহাৰযোগ্য পানীৰ উৎস নাদ আৰু টিউবৱেল। এনেবোৰ উৎসৰ নিৰ্মাণ সাধাৰণতে পৰম্পৰাগত জ্ঞানৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্মাণ কৰা হয়। বৈজ্ঞানিক চিন্তা প্ৰয়োগ কৰি এনেবোৰ উৎস নিৰাপদ পানীৰ উৎস হিচাপে কৰি ল'ব পাৰি। খোৱা পানীৰ উৎস এনেবোৰ নাদ বা টিউবৱেল শৌচালয় বা শৌচালয়ৰ টেংকীৰ চকপিটৰ পৰা সদায় প্ৰায় 10 মিটাৰ বা 10 ফুট আঁতৰত থকাটো প্ৰয়োজন। পানীৰ তলত 40 ফুটলৈকে হেনো বীজাণুবোৰ সক্ৰিয় অৱস্থাত থাকিব পাৰে, সেয়েহে টিউবৱেল বা নাদৰ গভীৰতাও 40 ফুটৰ বেছি হোৱাটো প্ৰয়োজন। আকৌ যি ঠাইত আৰ্চেনিকৰ পৰিমাণ বেছি তেনে ঠাইৰ টিউবৱেলৰ গভীৰতা সদায় 100 ফুটৰ ওপৰত হ'ব লাগে, কাৰণ মাটিৰ প্ৰায় 100 ফুট গভীৰতালৈকে আৰ্চেনিক সোমাব পাৰে। পানীৰ উৎস বীজাণুমুক্ত হ'বলৈ নাদ বা দমকলৰ পাৰ পকী হ'ব লাগে বা বাঁহৰ দলং সাজি উৎসৰ ওচৰতে বস্তু বাহিনী পেলাব নোৱাৰা কৰি ল'ব লাগে। খোৱা পানীৰ এনে উৎসৰ কাষতে গা ধোৱা, বাচন বৰ্তন ধোৱা বা মল মূত্ৰ আদি ত্যাগ কৰা অনুচিত। বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো হয়তো আমাৰ পানীখিনি বিপদমুক্ত নহ'ব পাৰে। পানীৰ অস্বচ্ছতা, তাত থকা লৱণৰ পৰিমাণ আদি নিৰ্ধাৰিত মাত্ৰাতকৈ বেছি হ'লে সেই পানীয়ে আমাৰ অনিষ্ট কৰে। বহু সময়ত উৎসৰ পানী ঠিকেই থাকিলেও আমাৰ শৰীৰে নিৰাপদ পানী নাপায়। উৎসৰ পৰা পানী কঢ়িয়াই অনা বাচন বৰ্তন আৰু ঘৰত জমা ৰখা পানীৰ পাত্ৰ বীজাণুমুক্ত নহ'লেও আমি নিৰাপদ পানী নাপাওঁ। আকৌ পৰিষ্কাৰ বাচন বৰ্তন থকাৰ পাছতো পানী দিওঁতাজনৰ বা পানী লওঁতাজনৰ অপৰিষ্কাৰ হাতখনেও প্ৰচুৰ বীজাণুৰ যোগান ধৰে। ৰেষ্টুৰা আদিত আহাৰ গ্ৰহণ কৰোঁতে আহাৰ যোগান ধৰা ব্যক্তিজনৰ হাতৰ পৰাও বীজাণু অহাৰ সম্ভাৱনা থাকে। অথবা কোনো তামোলৰ দোকানত তামোল খাওঁতেও তামোল পাণ ধোৱা বাল্টিটোৰ পানীখিনিৰ বীজাণুমুক্ত নহ'লে তাৰ পৰাও বীজাণু আহিব পাৰে। নিৰাপদ পানীৰ লগত নিৰাপদ হাতখনৰো নিবিড় সম্পৰ্ক আছে, সেয়েহে উৎস নিৰাপদ হ'লেও খাদ্য গ্ৰহণ কৰা হাতখন পৰিষ্কাৰ নহ'লে ৰোগৰ বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰে। খোৱাৰ আগত আৰু পাছত পৰিষ্কাৰ পানী আৰু চাবোনেৰে হাত ধোৱা অতি আৱশ্যক। হাত ধোওঁতে সদায় হাতৰ তলুৱা, আঙুলিৰ মাজৰ অংশ আদি পৰিষ্কাৰকৈ ধুব লাগে। এনে অভ্যাস শৰীৰে পৰা কৰাৰ অতি প্ৰয়োজন। আমি সকলোৱে নিৰাপদ পানী খাবলৈ বিচাৰোঁ, কিন্তু কিছু অসতৰ্কতা আৰু কিছু এলাহৰ বাবেই আমি নিৰাপদ পানীটুপিৰ পৰা বঞ্চিত হওঁ। উতলাই চেঁচা কৰি লোৱা পানীটুপি একেবাৰে নিৰাপদ, পিছে ই সোৱাদযুক্ত নহয় বাবেই আমি বহুতে এনে পানী খাব নোখোজোঁ। যদিও কম খৰচত বিশুদ্ধ পানীৰ ই এটা উৎকৃষ্ট উপায়। নিৰাপদ পানী আৰু নিৰাপদ অনাময় ব্যৱস্থাই আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব।

লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sonitpur.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালি হোৱা 1100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1000, প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100, প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে এই বাতৰি শুনিবলৈ পাব।
1: নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ কালি সামৰণি পৰে। দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নবী মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় ৰাজভাষা সন্মিলন

0: আৰু হিন্দী দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অহা 17 ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰজুৰি মাহজোৰা সেৱা সংকল্প অভিযান আয়োজন কৰা হ'ব বুলি কালি ঘোষণা কৰিছে। চীনৰ মকিত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলে খিতাপ দখল কৰিছে আৰু মহিলাৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতে শ্ৰীলংকাক 72 ৰাণত পৰাস্ত কৰি অষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখলৰ অভিলেখ গঢ়ে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত 18 ব্ৰিকছ শীৰ্ষ সন্মিলনৰ কালি সামৰণি পৰে। শীৰ্ষ সন্মিলনখনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি অধিৱেশনৰ সামৰণি ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ব্ৰিকছৰ বিবিধতা ইয়াৰ পৰিচয় আৰু সহযোগিতা ইয়াৰ অনুপ্ৰেৰণা হৈ ৰোৱা উচিত তথা ব্ৰিকছৰ প্ৰগতিয়ে মানৱতাৰ ক্ষেত্ৰত অৰিহণা যোগাব লাগে। তেওঁ কয় যে ব্ৰিকছ কেৱল কেইখনমান ৰাষ্ট্ৰৰ সমষ্টি নহয়, বৰঞ্চ এয়া হৈছে সমাধানৰ এটা পৰিস্থিতিতন্ত্ৰ। বিগত দুটা দিনৰ আলোচনাই এই বিশ্বাসক অধিক শক্তিশালী কৰিলে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে সন্মিলনত গৃহীত নতুন দিল্লী ঘোষণাই উমৈহতীয়া দৰ্শন আৰু ভৱিষ্যতৰ সহযোগিতাৰ বাবে স্পষ্ট নিৰ্দেশনা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ব্ৰিকছৰ পৰিকাঠামো যাতে নথিৰ বাহিৰলৈ গৈ প্ৰকৃতাৰ্থত স্পষ্ট প্ৰভাৱ সৃষ্টি কৰে সেয়া নিশ্চিত কৰাৰ বাবে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীয়ে একেলগে কাম কৰিব।
1: उसमें एडप्ट किया गया न्यू दिल्ली डिक्लेरेशन हमारे शेयर्ड विजन और फ्यूचर कोऑपरेशन को स्पष्ट दिशा देगा। हमें सभी आउटकम्स को समयबद्ध एक्शन और लास्ट माइल इम्पैक्ट से जोड़ना होगा। हमारे फ्रेमवर्क फाइल से आगे बढ़कर रियल लाइफ में इम्पैक्ट पैदा करे, इसके लिए हम सब मिलकर काम करेंगे।
0: ব্ৰিকছে সম্প্ৰতি 3টা দশকত ভৰি দিবলৈ সাজু হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বই এতিয়া এই ৰাষ্ট্ৰগোষ্ঠীৰ পৰা কেৱল ধাৰণা আৰু প্ৰতিশ্ৰুতি নহয় বৰঞ্চ সুনিৰ্দিষ্ট ফলাফল আশা কৰে। সামূহিক প্ৰচেষ্টাৰ জৰিয়তে ব্ৰিকছে এয়া আশাক পূৰণ কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ব্ৰিকছৰ পৰৱৰ্তী অধ্যক্ষতাৰ বাবে চীনক শুভেচ্ছা
1: জনায়। अपेक्षा करता है, मुझे विश्वास है कि हम साझा प्रयासों से इन अपेक्षाओं पर जरूर खरे उतरेंगे। न्यू दिल्ली समिट को सफल बनाने के लिए मैं आप सभी का बहुत बहुत धन्यवाद।
0: দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। 1949 চনৰ আজিৰ দিনটোতে সংবিধানসভাই দেৱনাগিৰী লিপিত লিখা হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত বিশ্বৰ ভালেসংখ্যক লোকে হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে 52 কোটিৰো অধিক লোকৰ প্ৰথম ভাষা হৈছে হিন্দী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নৱী মুম্বাইত 6ষ্ঠ সৰ্বভাৰতীয় ৰাজভাষা সন্মিলন আৰু হিন্দী দিৱস 2026ৰ আৰম্ভণি সত্ৰত অংশগ্ৰহণ কৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী ভাষা বিভাগে দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনত বিভিন্ন ভাৰতীয় ভাষাৰ সৈতে হিন্দীৰ সমন্বয়ৰ উপৰি চৰকাৰী ভাষা, জনসাধাৰণৰ ভাষা আৰু সংযোগী ভাষা হিচাপে হিন্দীৰ প্ৰসাৰ সন্দৰ্ভত বিভিন্ন খণ্ডৰ বিশেষজ্ঞ, সাহিত্যিক, ভাষাবিদ, শিক্ষাবিদ, সংসদৰ সদস্য, জ্যেষ্ঠ চৰকাৰী বিষয়া তথা বিশিষ্ট ব্যক্তিসকলে ভাষণ দিব। আৰম্ভণি সত্ৰত শ্ৰীশ্বাহে হিন্দী ভাষাৰ ব্যৱহাৰ আৰু সম্বোধনৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাগৰাকীও ব্যক্তি তথা প্ৰতিষ্ঠানক 2025-26 বৰ্ষৰ ৰাজভাষা গৌৰৱ আৰু ৰাজভাষা কীৰ্তি বঁটা প্ৰদান কৰিব। এই সত্ৰৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰগীত বন্দে মাতৰম আৰু এই গীতৰ ঐতিহাসিক, ভাষিক আৰু সাংস্কৃতিক তাৎপৰ্য সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হ'ব। এই সন্মিলনত বন্দে মাতৰমৰ প্ৰতি উৎসৰ্গিত ৰাজভাষা ভাৰতীৰ এটা বিশেষ সংস্কৰণকে ধৰি কেইবাখনো গ্ৰন্থ মুকলি কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ ৰাষ্ট্ৰজুৰি মাহজোৰা সেৱা সংকল্প অভিযান আয়োজনৰ কথা কালি ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱা যাত্ৰাৰ 25 বৰ্ষপূৰ্তি আৰু 2047 চনৰ ভিতৰত জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে এই অভিযান চলোৱা হ'ব। মুম্বাইত কালি এখন সংবাদমেলত শ্ৰীশ্বাহে কয় যে সমগ্ৰ দেশতে বিজেপি, NDAৰ অংশীদাৰসকল, স্বেচ্ছাসেৱী সংস্থা আৰু নাগৰিকসকলে এই অভিযানৰ আয়োজন কৰিব। প্ৰতিখন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, জিলা, লোকসভা আৰু বিধানসভা সমষ্টি তথা বুথ পৰ্যায়ত এই অভিযান চলোৱা হ'ব। অভিযানকালত ৰক্তদান, সেৱা দিৱসৰ অধীনত ৰাইজক ধন্যবাদ জ্ঞাপন, মোৰ সপোনৰ ভাৰত শীৰ্ষক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা, অংগনবাড়ী আৰু আশা কৰ্মীসকলক সন্মান প্ৰদৰ্শন আৰু চৰকাৰী আঁচনিৰ হিতাধিকাৰী

0: সকলৰ সফলতাৰ কাহিনী প্ৰচাৰৰ ব্যৱস্থা কৰা হ'ব। 17 অক্টোবৰত সুপ্ৰশাসন সন্দৰ্ভত 4টা স্থানত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। তদুপৰি এই অভিযানৰ সময়ছোৱাত সেৱাজ্যোতি কলহ যাত্ৰা, সেৱা সেতু অভিযান, বৰনগৰ বাৰাণসী সেৱা যাত্ৰা, সেৱা ক্ষেত্ৰত মোৰ অৱদান আদি ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশজুৰি আজি শ্ৰদ্ধা আৰু উলহ মালহেৰে গণেশ চতুৰ্থী পালন কৰা হৈছে। এই দিনটো ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয়, যি হৈছে জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক। বিনায়ক চতুৰ্থী বা গণেশ উৎসৱ হিচাপেও পৰিচিত এই দিনটোৰ পৰাই 10-দিনীয়া মহোৎসৱ আৰম্ভ হয় আৰু ভক্তসকলে ভগৱান গণেশৰ মৃন্ময় মূৰ্তি ঘৰত ৰাখি পূজা অৰ্চনা কৰে। গণেশ বিসৰ্জনৰ বিশাল আয়োজনেৰে এই মহোৎসৱৰ সামৰণি পৰে। ভগৱান গণেশৰ মূৰ্তি বিসৰ্জনে সৃষ্টি আৰু বিনাশৰ প্ৰক্ৰিয়াক চিহ্নিত কৰে। গণেশ চতুৰ্থী মহাৰাষ্ট্ৰৰ প্ৰধান উৎসৱসমূহৰ অন্যতম আৰু ৰাজ্যখনৰ লোকসকলে অতি উলহ মালহেৰে এই উৎসৱ পালন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণেশ চতুৰ্থী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ভগৱান গণেশ হৈছে জ্ঞান, সমৃদ্ধি আৰু পবিত্ৰ আৰম্ভণিৰ প্ৰতীক। গণেশ চতুৰ্থী মহোৎসৱে আমাৰ জীৱনলৈ শক্তি, জ্ঞান আৰু ইতিবাচক চিন্তা কঢ়িয়াই আনে বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। তেওঁ কয় যে এই পবিত্ৰ উৎসৱে সকলোকে নতুন সংকল্পৰে প্ৰগতিৰ পথেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভগৱান গণেশে প্ৰত্যেকৰে জীৱনলৈ সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে প্ৰাৰ্থনা কৰে। অৰুণাচল প্ৰদেশৰ বাঁহ আৰু বেত প্ৰযুক্তি কেন্দ্ৰ APBCTC গুংগু, খামিৰ আৰু পাপুমপাৰে জিলাত BSC ফৰেষ্ট্ৰীৰ শিক্ষাৰ্থীসকলৰ বাবে এটা ঔদ্যোগিক নিয়োগ প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। 9 ছেপ্টেম্বৰৰ পৰা আয়োজিত এই প্ৰশিক্ষণ অহা 20 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'ব। এই প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বাঁহ আৰু বেত প্ৰযুক্তি সম্পদৰ ব্যৱস্থাপনা আৰু অন্যান্য আনুষংগিক কাম কাজ সন্দৰ্ভত ব্যৱহাৰিক শিক্ষাদানৰ লক্ষ্য লোৱা হৈছে। চীনৰ মকিত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলে খিতাপ দখল কৰিছে। ভাৰতৰ পুৰুষ দলে ফাইনেলত দক্ষিণ কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অজিত যাদৱ, আনমোল ইক্কা, প্ৰভাদীপ সিং আৰু আৰ্চু মৰিয়াই এটাকৈ গ'ল দিয়ে। এই জয়েৰে ভাৰতে প্ৰতিযোগিতাখনত ষষ্ঠবাৰৰ বাবে খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে 2004, 2008, 2015, 2023 আৰু 2024 চনত ভাৰতে জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত জয়লাভ কৰিছিল। ইপিনে ভাৰতৰ মহিলা হকী দলে ফাইনেলত চীনক 1-0 গ'লত পৰাস্ত কৰি খিতাপ জয় কৰে। দলৰ হৈ খেলখনৰ 17 মিনিটত সানিকা চন্দ্ৰকান্ত মানে একমাত্ৰ গ'লটো দিয়ে। ইয়াৰ পূৰ্বে ভাৰতৰ মহিলা দলে 2023 আৰু 2024 চনত প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছিল। পুৰুষ আৰু মহিলা দুয়োটা দলে এছিয়া কাপৰ খিতাপ জয়ৰ সুবাদত জুনিয়ৰ হকী বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সাফল্যৰ বাবে পুৰুষ মহিলা দুয়োটা দলকে শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে এই উল্লেখনীয় সাফল্যত যুৱ খেলুৱৈসকলৰ অপৰিসীম দক্ষতা, নিয়মানুৱৰ্তিতা আৰু দৃঢ়তাকেই প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োটা দলকে অনাগত দিনত অধিক সফলতা লাভৰ বাবে শুভেচ্ছা জনায়। ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত যোৱা নিশা ভাৰতে শ্ৰীলংকাক 72 ৰাণত পৰাস্ত কৰি অষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াকে ধৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু T20 ফৰ্মেটৰ এছিয়া কাপ ফাইনেলত ভাৰতে 6ষ্ঠবাৰৰ বাবে শ্ৰীলংকাক পৰাস্ত কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ কালি সামৰণি পৰে। দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নবী মুম্বাইত 6ষ্ঠ সৰ্বভাৰতীয় ৰাজভাষা সন্মিলন আৰু হিন্দী দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অহা 17 ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰজুৰি মাহজোৰা সেৱা সংকল্প অভিযান আয়োজন কৰা হ'ব বুলি ঘোষণা কৰিছে। চীনৰ মকিত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলে খিতাপ দখল কৰিছে আৰু মহিলাৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতে শ্ৰীলংকাক 72 ৰাণত পৰাস্ত কৰি অষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখলৰ অভিলেখ গঢ়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভঁৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া শুনক আজি পুৱা।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মাভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 27 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 14 ছেপ্টেম্বৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ তৃতীয়া তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:11:35 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:26:50।

0: যি জীৱন দৰ্শনে মানুহৰ মন সংবেদনশীল কৰে, নিষ্কলুষ কৰে, উন্নত কৰে, শুদ্ধ আচৰণযুক্ত সত্যবাদী কৰে, সেয়ে হৈছে আচল ধৰ্ম। কথাষাৰ কৈছিল হেম বৰুৱাই। আজি হিন্দী দিৱস, এই সম্পৰ্কে আমাক কৈছে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ প্ৰবক্তা হামান আলীয়ে।
1: 1950 চনৰ 26 জানুৱাৰীত স্বাধীন ভাৰতৰ বাবে সংবিধান গ্ৰহণ কৰাৰ লগে লগে হিন্দী ভাষাটো ভাৰত চৰকাৰৰ অন্যতম চৰকাৰী ভাষাৰূপে স্বীকৃতি লাভ কৰে। সংবিধানৰ 334 নম্বৰ দফাত দেৱনাগৰী লিপিৰে লিখা হিন্দীক ভাৰত চৰকাৰৰ চৰকাৰী ভাষাৰূপে উল্লেখ কৰা হৈছে। সাধাৰণতে এই দিৱস কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাৰ্যালয়, ফাৰ্ম, বিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানত পালন কৰা হয়, যদিও হিন্দী প্ৰধান অঞ্চলৰ ৰাজ্য চৰকাৰসমূহৰ অন্তৰ্গত বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানতো সপ্তাহ বা পষেকজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায়। হিন্দী দিৱস কিয় উদযাপন কৰা হয় বুলি ক'লে আমি ক'ব পাৰোঁ যে ভাষাটোৰ চৰ্চাৰে ইয়াৰ উৎকৰ্ষ সাধন কৰাই হৈছে মূলতঃ এই দিৱসৰ মূল উদ্দেশ্য। হিন্দী ভাষাটো সমগ্ৰ দেশৰ 80% লোকৰ মাজত এক মত বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা দেখা যায়। গতিকে আমি ইয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাক নুই কৰিব নোৱাৰোঁ। অসমতো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভিন্ন কাৰ্যালয়ৰ লগতে শিক্ষানুষ্ঠানৰ হিন্দী বিভাগসমূহতো হিন্দী দিৱস সপ্তাহ বা পষেকজোৰা কাৰ্যসূচীৰে উদযাপন কৰা দেখা যায়। ভাৰত চৰকাৰে হিন্দী ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰি আহিছে। আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই ভাষাৰ মৰ্যাদা বৃদ্ধি পাইছে। হিন্দী হৈছে এটা ইণ্ডো আৰ্য ভাষা, যিটো ভাৰতত বহুলভাৱে প্ৰচলিত। হিন্দুস্তানী ভাষাৰ এটা উন্নত পৰ্যায় আৰু সংস্কৃতৰ প্ৰাধান্য থকা এটা ভাষা বুলি জনা যায়। বৰ্তমানৰ হিন্দী ভাষাটো পূৰ্বৰ হিন্দুস্তানী ভাষাৰ খৰিবলী উপভাষাৰ পৰা অহা। এই ভাষাটো ফিজি দেশৰ এটা অফিচিয়েল ভাষাৰূপে স্বীকৃতি লাভ কৰাৰ লগতে গুয়েনা, ছুৰিনাম, ত্ৰিনিদাদ, টবেগো আদি দেশতো হিন্দী ভাষাই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এইসমূহ দেশত হিন্দীক কেৰিবিয়ান হিন্দী বুলি কোৱা হয়। বিশ্বত সৰ্বাধিকভাৱে প্ৰচলিত ভাষাসমূহৰ ভিতৰত হিন্দী হৈছে চতুৰ্থ জনপ্ৰিয় ভাষা। ইয়াৰ উপৰিও হিন্দী আৰু উৰ্দুৰ সংমিশ্ৰণত উৎপত্তি হোৱা হিন্দুস্তানী ভাষাক পৃথিৱীৰ তৃতীয় সৰ্বাধিক প্ৰচলিত ভাষা হিচাপে ধৰা হয়। হিন্দী ভাষাৰ উৎকৰ্ষ সাধনৰ গুৰিতে ৰাজেন্দ্ৰ সিনহা, হাজাৰী প্ৰসাদ দ্বিবেদী, কাকা কালেলকাৰ, মৈথিলী চৰণ গোপ, চেট গোবিন্দ দাস আদি মহান মনীষীসকলক ঐকান্তিক প্ৰচেষ্টাক স্মৰণ কৰিব লাগিব। এইসকল বিদগ্ধ পণ্ডিতৰ অহোপুৰুষাৰ্থৰ ফলত হিন্দী ভাষাটো ভাৰতবৰ্ষত এটা অফিচিয়েল ভাষাৰূপে স্বীকৃতি লাভ কৰিছে। এই ৰাজেন্দ্ৰ সিনহাৰ 50 সংখ্যক জন্মদিনতে অৰ্থাৎ 1949 চনৰ 14 ছেপ্টেম্বৰৰ দিনাই ভাৰতৰ সংবিধান সভাই হিন্দীক ভাৰতৰ এটা অফিচিয়েল ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। ভাৰতবৰ্ষৰ পূৰ্বৰ চৰকাৰৰ দিনত ৰাষ্ট্ৰসংঘৰ ৰেডিঅ' ৱেবছাইটত হিন্দী ভাষাত ৰাষ্ট্ৰসংঘৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি সাপ্তাহিকভাৱে সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছিল। 2008 চনৰ ফেব্ৰুৱাৰী মাহত মৰিচাছত বিশ্ব হিন্দী সচিবালয় আৰম্ভ কৰা হৈছিল। এই সচিবালয়ৰ মুখ্য উদ্দেশ্য আছিল হিন্দীক এটা আন্তঃৰাষ্ট্ৰীয় ভাষা হিচাপে প্ৰতিষ্ঠা কৰা, মাত্ৰা প্ৰদান কৰা। লগতে এই সচিবালয়ৰ লক্ষ্য আছিল হিন্দী ৰাষ্ট্ৰসংঘৰ এটা অফিচিয়েল ভাষা হিচাপে প্ৰতিষ্ঠিত কৰাৰ পথ মুকলি কৰা। উল্লেখ্য যে ভাৰতবৰ্ষৰ বাবে এটি গৌৰৱৰ কথা হ'ল হিন্দী ভাষাটো ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ সহযোগী সংগঠন ইউনেস্কোৰ এটা অফিচিয়েল ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত। আমাৰ দেশৰ প্ৰায় 52 কোটি লোক অৰ্থাৎ দেশৰ মুঠ জনসংখ্যাৰ 43% লোকে হিন্দী ভাষাটোক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰি আহিছে। আমাৰ দেশ স্বাধীন হোৱাৰ পিছত দেশ শাসনৰ ক্ষেত্ৰত আটাইতকৈ বেছি সমস্যা হৈছিল ভাষাক লৈ। অৱশেষত 1949 চনৰ 14 ছেপ্টেম্বৰৰ তাৰিখে ভাৰতৰ সংবিধান প্ৰস্তাৱনা সমিতিয়ে দেৱনাগৰী লিপিৰে লিখা হিন্দী ভাষাটোক ভাৰত চৰকাৰৰ চৰকাৰী ভাষাৰূপে স্বীকৃতি প্ৰদান কৰে। হিন্দী দিৱসত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে হিন্দীৰ লগত সম্পৰ্কিত কেইবাটাও ভাগত বঁটা প্ৰদান কৰে। অনুষ্ঠানত বিভাগৰ মন্ত্ৰী, বিভাগ, চৰকাৰী উদ্যোগ প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয়কৃত বেংকসমূহক ৰাজভাষা বঁটা প্ৰদান কৰা হয়।
0: আমাৰ সৈতে সেয়া আছিল বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ প্ৰবক্তা হামান আলী। শ্ৰেণীকোঠাত পাঠদান কেনেকৈ

0: মনোগ্ৰাহী কৰিব পাৰি আৰু প্ৰযুক্তি ব্যৱহাৰেও পাঠদান কেনেকৈ মনোগ্ৰাহীকৈ কৰিব পাৰি এই সম্পৰ্কে আমি কথা পাতিছিলো ৰাষ্ট্ৰপতিৰ কৃতি শিক্ষকৰ সন্মানেৰে সন্মানিত শিক্ষাত প্ৰযুক্তি ব্যৱহাৰৰ কাৰণে ৰাষ্ট্ৰীয় ICT পুৰস্কাৰেৰে সন্মানিত লগতে কৃতি শিক্ষকৰ ৰাজ্যিক বঁটাৰেও সন্মানিত ডিব্ৰুগড়ৰ দুলীয়াজানৰ চিচিয়া বকুলনি গাৰ্লছ হাইস্কুলৰ সহকাৰী শিক্ষক দীপেন খনিকৰৰ সৈতে।
1: আজিকালি এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে নতুন প্ৰজন্মৰ, এইটো আমি ইংলিছত ক'বলৈ গ'লে এটেনশ্যন ডেফিচিয়েঞ্চি। তাৰমানে ধৰক আগতে আমাৰ যিটো এটা ক্লাছ 40 মিনিটৰ ক্লাছ এটা আমাক দিছিলে সেইটো এতিয়াও চলি আছে। তাৰমানে এইটো মনোবিজ্ঞানৰ মতে এজন ব্যক্তিয়ে বা এজন শিশুৱে 40 মিনিট একেৰাহে মনোযোগ দিব পাৰিছিলে, কিন্তু আজিকালি দেখা গৈছে যদি ক্লাছটো আমি তেওঁলোকৰ মনোগ্ৰাহী হোৱাকৈ যদি আমি তেওঁলোকক ক্লাছৰুমত প্ৰদান কৰিব নোৱাৰো তেনেহ'লে তেওঁলোকৰ 5 মিনিট এটেনশ্যন পোৱাটো মানে বহুত দিগদাৰ হৈ যায়, বহুত অসুবিধা হৈ যায়। সেইকাৰণে তেওঁলোকৰ মনোগ্ৰাহীকৈ ক্লাছটো কৰিবলৈ মই চেষ্টা কৰোঁ আৰু মনোগ্ৰাহী কৰাৰ লগত কেইটামান কথা সোমাই আছে, তেওঁলোকৰ বয়সৰ কথা আছে, সেইটো বয়সত তেওঁলোকৰ কিহত ৰুচি থাকে, তেনেকুৱা ধৰণৰ বিষয়বস্তুবোৰ আমি সেই লেচনটো পাঠটোৰ লগত সংলগ্ন কৰি সেইটোৰ লগত দিবলৈ চেষ্টা কৰোঁ। যেনেকে মই ধৰক অসমীয়া পাঠ এটা পঢ়াইছোঁ, তাত এটা সাধু আছে, সেই সাধুটো মই পুতলা নাচৰ জৰিয়তে যেতিয়া কৰি দিওঁ তেতিয়া তেওঁলোকৰ মানে মাজত এটেনশ্যন ব্ৰেক হোৱাৰ তেওঁলোকৰ সুবিধাই নাথাকে, সম্পূৰ্ণ মনোযোগেৰে পাঠটোত তেওঁলোকে মন দিব পাৰে, ঠিক তেনেকৈ বুজিও পায়। ঠিক তেনেকৈ সমাজ বিজ্ঞানৰ, মই যিহেতু সমাজ বিজ্ঞানো কৰোঁ, সমাজ বিজ্ঞানৰ কিছুমান বস্তু আছে আমি এবষ্ট্ৰেক্ট ধাৰণাটো দিয়াতকৈ তেওঁলোকক ৰিয়েলটো যদি আমি দেখুৱাওঁ, ধৰক আমি গ্ৰহ নক্ষত্ৰ উপগ্ৰহ এইবোৰ আমি যিমান কৈ থাকিলেও তেওঁলোকক যদি ৰিয়েলকে দেখুৱাব নোৱাৰো তেওঁলোকৰ মানে মনোগ্ৰাহী নহয়, আৰু সেইটো ৰিয়েলকে দেখুৱাটো এনেকে সম্ভৱ নহয়। আমি ইয়াত ICT ব্যৱহাৰ কৰিব পাৰোঁ, ধৰক স্মাৰ্ট বোৰ্ড, লেপটপ, প্ৰজেক্টৰ, এইবোৰ জৰিয়তে তেনেকে ক্লাছটো তেওঁলোকক মনোগ্ৰাহী কৰিবলৈ চেষ্টা কৰোঁ। আৰু এটা ডাঙৰ কথা, প্ৰথমতে তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা শিক্ষকৰ লগত লাগে আৰু সেইটোৰ ওপৰত মই বেছিকে গুৰুত্ব দিওঁ, যাতে তেওঁলোকে কোনো সংকোচ নোহোৱাকৈ যিকোনো কথা যিকোনো সমস্যা মোৰ লগত তেওঁলোকে শ্বেয়াৰ কৰিব পাৰে।
0: আপুনি ইতিমধ্যে কৈছে যে প্ৰযুক্তিৰ ব্যৱহাৰ কৰি যদি পাঠদান কৰা হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত মানে অধিক মনোগ্ৰাহী হয় বুলি আপুনি ভাবে। বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে, মই কথাটো আগতেও কৈছিলো যে, সকলো একেই সমান পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী নহয়। এই এই ক্ষেত্ৰত কেনেধৰণে আপুনি আগবাঢ়ে মানে পাঠদান কৰোঁতে?
1: তেওঁলোকক আমি চিনাক্ত কৰি নিজৰ মাজতে ৰাখি তেওঁক অকণমান তেওঁ যিটো ধৰণে বুজি পায় সেই ধৰণেৰে বুজাবলৈ চেষ্টা কৰোঁ। ধৰক এজন মেধা সম্পন্ন ছাত্ৰ বা ছাত্ৰী আমি কোৱাৰ লগে লগেই বা আমি লেকচাৰ পদ্ধতিত পাঠদান কৰিলেও বুজি পাব, কিন্তু যিসকল অকণমান কম মেধা তেওঁলোকৰ কাৰণে অকণমান কৌশলৰ দৰকাৰ হয়, তাৰ কাৰণে তেওঁলোকৰ পাঠ পৰিকল্পনাটো অলপ বেলেগ হ'ব। আৰু আজিকালি ৰিমেডিয়েলৰ ব্যৱস্থা কৰা হৈছে, ৰিমেডিয়েল ক্লাছতো তেওঁলোকক মানে বিশেষকৈ গুৰুত্ব দি আগবঢ়াই লৈ যাব পাৰি।
0: ধন্যবাদ, আপোনাৰ পৰা আমি বহুকেইটা কথা জানিলো, আপোনালৈ আমি পুনৰবাৰ শুভকামনা জনাইছো, আজিলৈ ধন্যবাদ জনাইছো।
1: ধন্যবাদ, আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল।
0: সৎসংগৰ প্ৰৱৰ্তক আছিল শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰ। কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ শিক্ষা সাং কৰি তেখেতে চিকিৎসা সেৱাৰ সৈতে জড়িত হৈ পৰে, কিন্তু নিজৰ প্ৰতিষ্ঠিত চিকিৎসা সেৱাৰ অনুষ্ঠানটি বন্ধুৰ হাতত গতাই দি নিজেই সৎসং স্থাপন কৰে। ভাৰত বিভক্ত হোৱাৰ পূৰ্বে 1946 চনৰ 2 ছেপ্টেম্বৰত তেখেত ঝাৰখণ্ডলৈ যায়। স্বাৱলম্বন তথা পৰনিৰ্ভৰশীলতা ত্যাগৰ দীক্ষাই অনুকুল চন্দ্ৰৰ সৎসংগৰ আশ্ৰমৰ আদৰ্শ। তেখেতে ভক্তসকলৰ সহযোগিতাত তপোবন বিদ্যালয়, দাতব্য চিকিৎসা কেন্দ্ৰ, ইঞ্জিনিয়াৰিং ৱৰ্কশ্বপ, মুদ্ৰণ প্ৰতিষ্ঠান আদি স্থাপন কৰিছিল। অনুকুল চন্দ্ৰ চক্ৰৱৰ্তী বা শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ জন্ম হৈছিল 1888 চনৰ 14 ছেপ্টেম্বৰত ব্ৰিটিছ শাসিত ভাৰতৰ বংগৰ প্ৰদেশৰ পাবনা জিলাৰ হিমায়তপুৰত। প্ৰদীপ শইকীয়া অসমীয়া, ইংৰাজীৰ লগতে সংস্কৃত ভাষাৰো বিদগ্ধ পণ্ডিত আছিল। অসম সাহিত্য সভাৰ বিশ্বকোষ গ্ৰন্থৰ ইতিহাস সম্পৰ্কীয় 7ম খণ্ডৰ সম্পাদক প্ৰদীপ শইকীয়া এগৰাকী চিন্তাশীল প্ৰবন্ধকাৰ হিচাপে অসমীয়া আৰু ইংৰাজী ভাষাত অনেক গ্ৰন্থ অনুবাদ কৰিও প্ৰাচ্য আৰু পাশ্চাত্যৰ সাহিত্যৰ সোৱাদ পাঠকলৈ আগবঢ়াই দি জাতীয় দায়িত্ব পালন কৰি থৈ গৈছে। তেখেতৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল উমৰ খায়াম, মন্দিৰত জুই, বিশ্বযুদ্ধৰ অগ্নিপথ, প্ৰতিশ্ৰুতি, মাটিৰ মৰম, সোণৰ আখৈ, জীৱন নদীৰ বালিচন্দা, সুকন্যা আদি। এই জয় ৰঘুৰ নন্দন গ্ৰন্থৰ জৰিয়তে ভাৰতীয় সাহিত্য সংস্কৃতি সভ্যতাৰ চিৰন্তন ৰূপক অসমীয়া ভাষাত পুনৰ তুলি ধৰি ভাৰতীয় ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল মনোভাৱ প্ৰকাশ কৰাই নহয়, মানুহৰ সুশৃংখল শান্তিপূৰ্ণ জীৱন যাপনত ইয়াৰ প্ৰভাৱশীল ৰূপক মানুহৰ অন্তৰত প্ৰতিষ্ঠা কৰিবলৈ

0: তেখেতে প্ৰয়াস কৰি থৈ গৈছে। সাহিত্যিক, শিক্ষাবিদ, প্ৰসিদ্ধ অনুবাদক, ঔপন্যাসিক প্ৰদীপ শইকীয়াৰ জন্ম হৈছিল 1936 চনৰ 14 ছেপ্টেম্বৰত যোৰহাট জিলাৰ টিয়কত। ভাৰতৰ সৰ্বাধিক ডিগ্ৰীধাৰী ব্যক্তি হিচাপে পৰিচিত আছিল শ্ৰীকান্ত জিস্কাৰ। তেখেত এগৰাকী ৰাজনীতিবিদো আছিল। শ্ৰীকান্তৰ জীৱন আৰম্ভ হৈছিল মেডিকেল ডাক্তৰ MBBS আৰু MD হিচাপে। ইয়াৰ পাছত তেখেতে LLB কৰে, আন্তৰ্জাতিক আইনতো স্নাতকোত্তৰ কৰে, বিজনেছ মেনেজমেণ্টত ডিপ্লমা কৰাৰ লগতে MBA কৰে আৰু পৰৱৰ্তী সময়ত সাংবাদিকতা অধ্যয়ন কৰে। তেখেতে সংস্কৃতত D.Lit পাইছিল। শ্ৰীকান্তে প্ৰায়বোৰ ডিগ্ৰী ফাৰ্ষ্ট মেৰিটৰ সৈতে কৰিছিল আৰু ডিগ্ৰীৰ সৈতে বহুকেইটা স্বৰ্ণ পদক লাভ কৰিছিল। 1973 চনৰ পৰা 1990 চনৰ ভিতৰত প্ৰতিটো শীত বা গ্ৰীষ্মকালত তেখেতে 42খন বিশ্ববিদ্যালয়ত পৰীক্ষা দিছিল। 1978 চনত ভাৰতীয় লোকসেৱা ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ পৰীক্ষাত অংশগ্ৰহণ কৰিছিল আৰু IPSত নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত তেখেতে পদত্যাগ কৰে আৰু পুনৰ ভাৰতীয় লোকসেৱা ইণ্ডিয়ান চিভিল ছাৰ্ভিচত অংশ লয় আৰু সফলতাৰে IASত যোগ দিয়ে। পৰৱৰ্তী সময়ত বিধানসভা প্ৰাৰ্থিত্ব কৰাৰ মানসেৰে তেখেতে চাকৰিৰ পৰা পদত্যাগ কৰে। 1980 চনত মহাৰাষ্ট্ৰৰ বিধানসভালৈ তেখেত নিৰ্বাচিত হয়। পৰৱৰ্তী কালত একে সময়তে শ্ৰীকান্তে 14টা দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শ্ৰীকান্ত জিস্কাৰৰ ভাৰতৰ অন্যতম বৃহৎ ব্যক্তিগত পুথিভঁৰালত 52,000তকৈ অধিক গ্ৰন্থ সংৰক্ষণ কৰি ৰাখিছিল। ডাক্টৰ জিস্কাৰক লিমকা বুক অৱ ৰেকৰ্ডছে ভাৰতৰ সৰ্বাধিক শিক্ষিত ব্যক্তি হিচাপে অভিহিত কৰিছিল। জিস্কাৰ একেধাৰে শিক্ষাবিদ, চিত্ৰশিল্পী, পেছাদাৰী ফটোগ্ৰাফাৰ আৰু মঞ্চ অভিনেতাও আছিল। তেখেত ভাৰত চৰকাৰৰ ৰাজ্যসভাৰ সদস্য আছিল 1992 চনৰ পৰা 1998 চনলৈ। শ্ৰীকান্ত জিস্কাৰৰ জন্ম হৈছিল 1954 চনৰ 14 ছেপ্টেম্বৰত মহাৰাষ্ট্ৰত। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী, ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰাম বুলচান্ত জেঠমালানীয়ে। ৰাম জেঠমালানীয়ে বিভাজনৰ পূৰ্বে সিন্ধত উকিল আৰু অধ্যাপক হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। 1954 চনত মুম্বাই চৰকাৰী আইন মহাবিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ দুয়োটাতে শিক্ষাৰ বাবে অংশকালীন অধ্যাপক হিচাপে কাম কৰিছিল। 1988 চনত ৰাজ্যসভাৰ সদস্য আৰু 1996 চনত কেন্দ্ৰীয় আইন, ন্যায় আৰু কোম্পানী পৰিক্ৰমা মন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰিছিল। 1999 চনত পুনৰ কেন্দ্ৰীয় আইন, ন্যায় আৰু কোম্পানী পৰিক্ৰমা মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। জেঠমালানীয়ে এজন জ্যেষ্ঠ ৰাষ্ট্ৰনেতাৰ ভূমিকাও পালন কৰিছিল, কিয়নো তেখেত ভাৰতৰ আটাইতকৈ বয়সীয়াল প্ৰেক্টিচিং অধিবক্তাও আছিল। ৰাম বুলচান্দ জেঠমালানীৰ জন্ম হৈছিল 1923 চনৰ 14 ছেপ্টেম্বৰত। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ মহাকবি দান্তেৰ মৃত্যু হৈছিল 1321 চনত। নাট পৰিচালক প্ৰযোজক প্ৰশান্ত হাজৰিকাৰ জন্ম হৈছিল 1946 চনত। চলচ্চিত্ৰ পৰিচালক জিপি চিপ্পিৰ জন্ম হৈছিল 1914 চনত। ভাৰতীয় সংস্কৃত শিক্ষক, মথুৰাৰ অন্ধ ঋষি হিচাপে জনাজাত ব্ৰিজানন দণ্ডিশাৰ মৃত্যু হৈছিল 1868 চনত। জনপ্ৰিয় বাংলা লেখক তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ মৃত্যু হৈছিল 1971 চনত।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 9,50,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
3: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। ব্ৰিক্সে আনিছে ৰপ্তানি খণ্ডলৈ ভাল খবৰ। স্থানীয় মুদ্ৰাত বাণিজ্যিক লেনদেনৰ সম্ভাৱনা বৃদ্ধি পাব, অসমৰ সামগ্ৰীৰ চাহিদা প্ৰয়োজন হ'ব, মাথো ঘৰুৱা উৎপাদন, আন্তঃগাঁথনিৰ উন্নয়ন। সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানলৈ সমৰ্থন জনালে UNSCয়ে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ অন্তৰ্ভুক্তি বিচাৰিলে চীন আৰু ৰাছিয়াই। ব্ৰিক্সৰ নতুন সভাপতি পদত চীনৰ ৰাষ্ট্ৰপতি। কৃত্ৰিম বুদ্ধিমত্তা, বিজ্ঞান প্ৰযুক্তিৰ সহযোগিতা, ব্যৱসায় বিনিয়োগত বিশেষ গুৰুত্ব দিব জিনপিঙে। তেজপুৰত পুনৰ দুটা ভয়ংকৰ পথ দুৰ্ঘটনাত 3জন যুৱকৰ মৃত্যু। যোৰহাটত জিলা আয়ুক্তৰ দুদিনীয়া সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। প্ৰায়বোৰ মাপকাঠিতে দেশৰ প্ৰথম 10খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে অসমে বুলি মত প্ৰকাশ। যোৰহাটত জিলা আয়ুক্তৰ নৱনিৰ্মিত সংহত কাৰ্যালয় ভৱন উদ্বোধন। চিনামনাত ৰেলৱে, উড়ন সেতু, লুইতপুৰীয়া মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন গৃহ, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাস মুকলি, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ওদালগুৰি সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত, 18 নৱেম্বৰত ৰাজ্যজুৰি 1,00,000 শিল্পীয়ে গাব জুবিন গাৰ্গৰ মায়াবিনী। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে জনালে বিৰল নল গাহৰিৰ সংখ্যা অসমত 6টাৰ পৰা 194টালৈ বৃদ্ধি। বন বিভাগৰ সংৰক্ষণ প্ৰজনন কাৰ্যসূচীৰ সফলতা, 2040ৰ ভিতৰত 300টালৈ বৃদ্ধি কৰাৰ লক্ষ্য। ডিজিটেল এৰেষ্টৰ দৰে ভয়ংকৰ প্ৰৱঞ্চাৰে ধন লুণ্ঠন, চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ গুজৰাট আৰক্ষীৰ। বৰপেটা

কর্তৃপক্ষের সহযোগত চলোৱা অভিযানত জালত পৰিল আজিজুল হুসেইন। ইয়াৰ পূৰ্বে বৰপেটা ৰোডত কৰায়ত্ত কৰা হৈছিল ৰফিকুল আলমক। খেলৰ পিছত জুনিয়ৰ এছিয়া কাপ হকীত উভয় শাখাত চেম্পিয়ন ভাৰত। মহিলা এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাক হেৰুৱাই অষ্টমবাৰলৈ চেম্পিয়ন ভাৰত। আনহাতে ভাৰত আৰু আফগানিস্তানৰ মাজৰ খেলখনত ভাৰতৰ সহজ জয়, অৰ্শদীপৰ তিনিটা উইকেট দখল, অভিষেক শৰ্মাৰ বিস্ফোৰক 82 ৰাণ সংগ্ৰহ। প্ৰশ্নটো আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হ'ল। আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা অসমৰ এগৰাকী পৰিচিত সংগীত শিল্পী কুলবৰুৱা। কুলবৰুৱাৰ সংগীত জীৱনৰ কাহিনীৰে সজোৱা হৈছে মোৰ সংগীত যাত্ৰাৰ এলানি অনুষ্ঠান। অনুষ্ঠানলানিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ। এয়া কুলবৰুৱাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড।
2: আপুনি গোৱা গানটো যে পিছত ছবিত চাই কেনে লাগিছিল?
3: ছবিত চোৱাৰ পাছত আৰু এই গানটো বিজু ফুকনৰ কণ্ঠৰে প্ৰকাশ কৰা হৈছিলে। বৃষ্টিখন চাই পেলাই মানে অলপ বেলেগ অভিজ্ঞতা, যে মোৰ গীতৰ মই চাইছোঁ মোৰ মোৰখিনি মিলিছে নাই, সেইখিনি প্ৰকাশ গানটো শেষেই হৈ গ'ল তেনেকৈ, এটা বেলেগ অনুভূতি। সেই এটা মানে সঁচাকৈ এইবোৰ মানে অনুভূতি কি ক'ম, এইবোৰ সজাই থাকি যায়। মোৰ কণ্ঠত বিজু ফুকনে গাইছে, তেখেতে বিশেষ ধৰণে তাক প্ৰতিফলিত কৰিছে, আৰু জয়ন্ত হাজৰিকাৰ দৰে এজন সুৰকাৰ, আৰু তাতোতকৈ ডাঙৰ কথা গানটোৰ সৈতে এনেকুৱা একোজন মানুহ জড়িত। এইবোৰ গান মোৰ কাৰণে শ্ৰেষ্ঠ গান, মানে মোৰ জীৱনৰ বৰ ডাঙৰ ঘটনা বুলিয়ে ক'ব পাৰি। আৰু গানবোৰ লিখিছিলে ডক্টৰ ভূপেন হাজৰিকা, স্বনামধন্য। গতিকে এনেকুৱা সংযোজন যে লিখিছে ডক্টৰ ভূপেন হাজৰিকা, ভূপেন দাই লিখিছে, জয়ন্ত হাজৰিকাই সুৰ কৰিছে, ডিউটি বৰুৱাৰ পৰিচালনা বিজু ফুকনে গাইছে, এই চাৰিজন মানুহক মানে এটা গানত যে মানে লগ পালোঁ, সঁচাকৈ কি ক'ম, মই প্ৰকাশ কৰিব নোৱাৰোঁ।

0: হিচাপে দেখা নাপালো আমি।
1: তাৰ পাছত অৱশ্যে মই তেনেকুৱাকৈ গীত গাবলৈ, অৱশ্যে সেইবিলাক বেলেগ কথা, মানে কি সকলোৰে দৃষ্টিভংগী বেলেগ, কোনোবাই হয়তো তেওঁলোকৰ নিজৰ মতে লয় বা তেনেকৈ বাছি বাছি লয় যে মই যে থাকিব লাগিব তাৰ কোনো
0: কথা নাই, হয়
1: তেনেকুৱা কথা নাই। তাৰপিছত মই বোলছবি পুলক গগৈক লগ পালোঁ।
0: কেনেকৈ লগ পালে?
1: পুলক গগৈ, তেওঁৰ এইখন প্ৰথম ছবিখন চাইছিলোঁ। পুলক গগৈ আকৌ আমাৰ ঘৰৰ ওচৰতে আছিলে, ইটো নেতা গলিত আছিলে, প্ৰায় লগ পাওঁ, এটা আমাৰ মাজত খুব ভাল

0: লগ পালে?
1: পুলক গগৈ তেওঁৰ এইখন প্ৰথম ছবিখন চাইছিলোঁ। পুলক গগৈ আকৌ আমাৰ ঘৰৰ ওচৰতে আছিলে, ইটো নেতা গলিত আছিলে, প্ৰায় লগ পাওঁ। এটা আমাৰ মাজত খুব ভাল হেৰি এটা আছিলে, পুৱা গধূলি সদায় তাত আদায় মৰা হয়, তেওঁলোকৰ ঘৰলৈ যাওঁ আৰু মোৰ লগতো খুব বেছ সম্বন্ধ আছিলে, ভাল সম্বন্ধ। তেতিয়া তেওঁ এখন মানে ছবি কৰিবলৈ মনস্থ কৰিলে, সেইখন আছিলে শ্ৰীমতী মহিমাময়ী। আৰু এনেই গান গোৱাটো মোক পুলক গগৈ পাইছেই, এইবোৰ গান শুনিছে, মোক লগো পাইছে ভালকৈ। আৰু তেতিয়াই পুলক গগৈয়ে ক'লে যে বৰুৱা, মই এখন ছবি কৰিম, খোজৰ পিছত শ্ৰীমতী মহিমাময়ী, বোলে মই এখন ছবি কৰিম, আপুনি তাত সংগীত পৰিচালনা কৰিব লাগে। মই বোলো মই পাৰিম জানো, বোলো না পাৰিব, আপুনি কৰকচোন। মই কি আপুনি কিয় ভয় কৰিছে, বোলো না সংগীত পৰিচালনা কৰা আৰু গোৱা দুটা কথা, গাবলৈ মাতিলে গালোঁ, কিন্তু পৰিচালনা কৰা কথাটো বহুত কথা, একেবাৰে নতুন অভিজ্ঞতা। এখন ছবি পৰিচালনা কৰা প্ৰতিটো খুঁত প্ৰতিটো চাব লাগিব, গতিকে মই পাৰিম জানো, বোলো না। তেওঁ কিন্তু খুব মোক উৎসাহ জগালে, বোলে আপুনি পাৰিব। তেতিয়া মই ঠিক আছে মই তেতিয়া কৰিম, আৰু সেই তেনেকেই সেইখন ছবি আৰম্ভ কৰিলে।
0: তালত
1: অতুল মেধি তেতিয়া মোৰ লগত, আমাৰ অতুল মেধিও ৰেডিঅ'ত, তেওঁ আকাশবাণীৰ শিল্পী।
0: অতুল মেধি আপুনি সংগীত পৰিচালক হোৱাৰ সময়ত আপুনি অতুল মেধিৰ লগ কিয় হ'ল বা কেনেকৈ হ'ল?
1: অতুল মেধিক লগ পালোঁ, তেওঁ কিন্তু খুব ভাল তবলা বজাইছিলে অতুল মেধিয়ে, কিন্তু গানো গাইছিলে। তেতিয়া গান গোৱাৰ কথাটো বৰ বিশেষ বহুতে নাজানিছিলে। এদিন ক'লে যে ক'লো মই অডিশ্যন দি দিওঁ নেকি, বোলে দি দিয়ে অডিশ্যন দি দিয়ে। তে অতুল মেধিয়ে তেনেকৈ আমাৰ ইয়াত কণ্ঠ পৰীক্ষা কৰিলে আৰু তেখেতে সুবিধা পালে গাবলৈ। সেই সূত্ৰে অতুল মেধিৰ লগতো কেতিয়াবা গান গাবলৈ গ'লে তেওঁ সুৰ কৰি দিয়ে বা মোৰ সুৰৰো গান গায়, আমি দুয়োজনে এনেকৈ মানে মই গান যিটো গান গাওঁ হয়তো অতুল মেধিও গায়, অতুলে সুৰ কৰাটো মই গাওঁ, এনেকৈ এটা আমাৰ এটা সম্বন্ধ। আৰু তেতিয়াই মই ভাবিলোঁ যে অতুলকো মই মানে মোৰ সৈতে ল'লোঁ। তেতিয়া যেনেকৈ জিতু তপন তেনেকুৱা, পুলক গগৈ ক'লে যে ঠিক আছে অতুল মেধিক যদি লয় আমাৰ নামবিলাক দিওঁ কুলো অতুল বুলি দিওঁ। সেই তেনেকৈ কুলো অতুল হিচাপে আমি সংগীত পৰিচালক হিচাপে চিনাকি হ'লোঁ।
0: মহিমাময়ী গীতকেইটাও খুব জনপ্ৰিয় আছিলে,
1: জনপ্ৰিয়
0: এতিয়াও মহিমাময়ী গীত মানুহৰ মুখে মুখে চলি থাকে বুলি ক'ব পাৰি, তাৰ অভিজ্ঞতা শুনো। কেনেকৈ আপুনি গীতিকাৰ ঠিক কৰিলে, গায়ক গায়িকা নিৰ্বাচন কৰিলে?
1: সেইখিনি সময়ত ডলি ঘোষক কথা আমাৰ প্ৰয়াত শ্ৰদ্ধাৰ তফুজুল আলী ছাৰে কৈছিলে যে আমাৰ ডিব্ৰুগড়ত কেইগৰাকীমান বৰ ভাল গায়িকা আছে। তেতিয়া মই ছাৰক সুধিলোঁ, বোলে ডলি ঘোষক ল'ব পাৰিম নেকি, বোলো তুমি লোৱা, ডলি ঘোষে বৰ ভাল গীত গায়। এই তেতিয়া পুলক গগৈক ক'লোঁ যে গগৈ যে এনেকৈ এগৰাকী খুব ভাল গায়িকা আছে ডিব্ৰুগড়ত, বোলে কোন, বোলো ডলি ঘোষ, তেখেতৰ গান শুনিছে ৰেডিঅ'ত তেতিয়া গায়, খুব কম তেতিয়া আৰম্ভ হৈছে ডলি ঘোষৰ গীত গোৱা, তেওঁ সঁচাকৈ অতি অপূৰ্ব কণ্ঠ। তে মই ঠিক কৰিলোঁ যে ডলি ঘোষকে গোৱাব লাগিল। তাৰপিছতে বাকীকেইটা গীত এটা বাৰু আপুনি গাব, পুলকে ক'লে এটা গীত আপুনি গাব, এটা ডলি ঘোষে গাওক আৰু এটা অলপমান আপুনি এনেকুৱা এটা গীত কৰক, অকণমান ক্লাছিকেল ভাৱাপন্ন এটা গীত কৰিব লাগে, শাস্ত্ৰীয় সংগীত থকা, কিন্তু মোৰ শাস্ত্ৰীয় সংগীতৰ বিষয়ে বিশেষ জ্ঞান নাই। তে এটি গীত ক'লোঁ যে অতুল যিহেতু মোৰ লগত আছে, অতুলক ক'লোঁ যে অতুল তুমি এটা এনেকুৱা গীত কৰিব লাগিব। তেতিয়া পুলক বেনাৰ্জীক তেওঁ মানে তেওঁ এজন বিখ্যাত গায়ক, খুবেই ভাল, আৰু তেওঁৰ গানৰ ধৰণখিনি আমি জানো আৰু কেনেকুৱা ষ্টাইলত গায়, সেই হিচাপে পুলক বেনাৰ্জীক ল'লোঁ আৰু তেখেতে সেইটো গীত গালে। আৰু এটি গীত আমি আমাৰ পুলক গগৈয়ে ক'লে যে এটা গীত ভূপেন দাক গোৱাব নোৱাৰে নেকি, মই ক'লোঁ ভূপেন দাক গাবলৈ বোলেতো আমি খুবেই ভাল পাম, এটা এছেট হ'ব আমাৰ কাৰণে, যে ঠিক আছে আপুনি যদি পাৰে তে ভূপেন দাক যোগাযোগ কৰক। তে ভূপেন দাক যোগাযোগ কৰিলে, কয় ভূপেন দাই ঠিক আছে তোমালোক কলিকতালৈ আহা, আহিলে মোৰ গানটো তাতে কৰিবা। এই এনেকৈয়ে মানে পুলক বেনাৰ্জী, ডলি ঘোষ আৰু ভূপেন দা আমাৰ মহিমাময়ীত গাবলৈ।
0: আৰু গীতিকাৰ নিৰ্বাচন,
1: গীতিকাৰ নিৰ্বাচন সিদ্ধাই প্ৰথমতে মই নিমল বহা পাৰিলে বাইদেউলৈ চালি গ'লোঁ, যে বাইদেউক ক'লোঁ যে বাইদেউ আমাৰ পুলক গগৈ এখন বোলছবি কৰিব, তাত আপুনি গীতকেইটা লিখি দিব লাগে। তে বাইদেউ গোটেইকেইটা গীত বাইদেউ লিখি দিছিলে,

0: শ্ৰীমতী মহিমামীৰ পিছত আপুনি কৰিলে হাদৰী,
1: হাদৰী কৰিলোঁ। হাদৰীখন দ্বিতীয় ছবি। তাৰপাছত আৰু মই বোল ছবিৰ সংগীত পৰিচালনা কৰা নাই। অতুল মেধিও তেতিয়াও সেই হাদৰীখনটো উৎকুল অতুল হিচাপে আছিলে। সেইখনত নমিতা ভট্টাচাৰ্যই গাইছিলে, হৈমন্তী শুক্লাই গাইছিলে।
0: আৰু কেইবাখনো ছবিত কণ্ঠদান কৰিছিলে শ্ৰীমতী
1: মহিমামীক গাইছিলোঁ,
0: আৰু হাদৰীটো গাইছেই, বৃষ্টিত প্ৰথমেই গালে,
1: গালোঁ।
0: বিশেষহাৰাটি ছবিখনত গাইছিলে,
1: বিশেষহাৰাটি ছবিখনত এটা গীত গাইছিলোঁ।
0: উপেন
1: কাকতি আছিলে,
0: তেখেতৰ বিষয়ে কওকচোন।
1: উপেন কাকতি এগৰাকী মানে এনেকুৱা সংগীতজ্ঞ, তেখেতৰ এটা মাটিৰ গুণ থকা গীতবোৰ কৰিছিলে আৰু বৰ যিবোৰ গীত কৰিলে ফাগুনীৰে হওক এনেকুৱা ছবিকেইখনৰ গীত ইমান সুন্দৰকৈ কৰিছে। তেখেতে মোক যোৰহাটত লগ পাইছিলে, তেতিয়াই কৈছিলে যে বৰুৱা আপুনি মোৰ এখন নতুনকৈ আৰম্ভ হ'ব, আপুনি এটি গীত গাব লাগিব। তেতিয়া মই ঠিক আছে আপুনি কেতিয়া গাব লাগে ক'ব, মোক খালি হয়নে নহয় যদি দেখে যে মই গাব নোৱাৰোঁ আপুনি মোক বাদ দি দিব, কিন্তু নহয় আপুনি গাবই লাগিব। আৰু মোৰ গানবোৰ শুনিছিলে পিছতে ৰেডিঅ' যোগে গানবিলাক শুনি পেলাই তেখেতসকলে চাগে ভাবিলে যে কুলক দিলে বেয়া নহ'ব, সেই চাগে তেনেকেই মই গাবলৈ সুবিধা পাইছিলোঁ।
0: ৰেকৰ্ডিং ক'ত হৈছিলে?
1: কলিকতাত হৈছিলে।
0: আপুনি বনসংহ ছবিটো এটা গান গাইছিলে,
1: বনসংহ তেতিয়াই উপেন কাকতিৰ যেতিয়া চিনেমাখন সংগীত গ্ৰহণ হৈ আছিলে কলিকতাত, তেতিয়াই বনসংহ ছবিখনৰ সংগীত গ্ৰহণ হৈ আছিলে, ভূপেন্দ্ৰ আছিলে সংগীত পৰিচালনা। তেতিয়া যিহেতু আমি আছিলোঁৱে, অতুল আৰু মই আছিলোঁৱে, গতিকে তেওঁলোকে ক'লে যে কুলু আৰু অতুলকো মাতিবে, এটা এটা সমবেত গীত এটা আছিলে তাতে। আমি খালি আমি কণ্ঠহে দিছিলোঁ তাতে, মই আৰু হেৰি অতুল মেধি, অঞ্জু দেৱীও আছিলে।

0: আপোনাৰ আৰু এটি বিখ্যাত গীত আছিল মন দেখোন হ'ব খোজে।
1: মন দেখোন হ'ব খোজে এইটো লিখিছিলে সতীশ দাসদেৱে, তেখেতেও এই গানটো ইয়াৰ পৰাই দিছিলে, মোক লিখি দিছিলে, এইটো সুৰ মোৰে আছিলে। এইটো মই 1971 চনত বাণীবন্ধন কৰিছোঁ, কিন্তু প্ৰথমতে ৰেডিঅ'ত গাইছিলোঁ, ৰেডিঅ'ৰ পৰা তাৰপিছতহে মই বাণীবন্ধন কৰিছোঁ,
0: কমাৰ্চিয়েল ৰেকৰ্ড কৰিছোঁ। সেই গানটো ৰেকৰ্ডিঙৰ সময়ৰ কথা কিবা মনত আছে নেকি?
1: এইটো তেনেকৈ নেচাবা যিটো গীত মই কৰিছিলোঁ সেইটোৰ লগতে এই গীতটি আছিলে, আৰু এই গীতটি এইটো সেই যিখন ৰেকৰ্ড ওলাইছিলে পৰিচালনা সংগীত ব্যৱস্থাখিনি জয়ন্ত হাজৰিকাৰ আছিলে, তেওঁ কৰিছিলে, সজাই দিছিলে, যিখিনি কণ্ডাক্ট কৰিছিলে জয়ন্ত হাজৰিকাই। তেতিয়া কিন্তু আমাৰ বাদ্যযন্ত্ৰী প্ৰায়ভাগ আছিলে, প্ৰভাত শৰ্মাদেৱ আছিলে, ৰণেন বৰকটি তেখেত আছিলে, ৰমেন চৌধুৰী আছিলে, আৰু ফাৰুক আহমেদ বুলি এজন আছিলে, অতুল মেধিও আছিলে, তেখেত এইবোৰে আছিলে। তেতিয়া এইখিনি মানুহে, এইখিনি সংগীত শিল্পীয়ে গোটেই ছেশ্যনটো যেতিয়ালৈকে ৰেকৰ্ডিং হৈছিলে এই গোটেইখিনি তেখেতসকলেই বজাইছিলে, সংগত কৰিছিলে।

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী কুলবৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আছিল উৎপল দত্তৰ।
1: কৈ কৈ ভাগৰি গলো। কি হল? নতুন কিট বেগ লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
2: কৰেক্ট।
1: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিট বেগ।
2: RBI কয়
3: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।
4: ইমান ৰাতি SMS? KYC আপডেট কৰক, নহলে ব্লক কৰি দিয়া হ'ব। লিংকত ক্লিক কৰোঁ, ব্লক নহয় যেন। ৰ'ব, চেক কৰিলে লিংক চিকিউৰ নে? চেণ্ডাৰ আপোনাৰ বেংকে হয়নে? KYC আপডেটৰ বাবে অচিনাকি লিংক খোলা মানে অচিনাকি লোকৰ বাবে নিজৰ একাউণ্টৰ দুৱাৰ খুলি দিয়া। মিছাকৈ কৰা খৰখেদাৰ ফাণ্ডত নপৰিব আৰু নকল KYC আপডেট লিংকৰ পৰা হাত সাৰি থাকিব। RBIয়ে কয়,
5: জানি লওক, সতৰ্ক হৈ ৰওক।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ষণিক পাছতে আঞ্চলিক বাতৰি আঠ বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী ডিব্ৰুগড় এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। যোৰহাটৰ সন্মিলন কেন্দ্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশ লৈছে। সন্মিলনত প্ৰতিখন জিলাৰ সামগ্ৰিক উন্নয়ন, ৰাজহ, জনসাধাৰণৰ সা সুবিধা তথা অভাৱ অভিযোগৰ নিষ্পত্তি, আন্তঃগাঁথনি বিকাশ, আইন শৃংখলা পৰিস্থিতি, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণৰ লগতে বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। এই সন্মিলনত ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী, মুখ্য সচিব ডঃ ৰবি কোটাৰ উপৰি বিভিন্ন বিভাগৰ উচ্চপদস্থ

0: বিষয়া, স্বায়ত্তশাসিত পৰিষদৰ শীৰ্ষ বিষয়াসকল, ৰাজ্যৰ সকলো জিলাৰ আয়ুক্ত আৰু সমজিলা আয়ুক্তকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছে। উল্লেখযোগ্য যে নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এইখনেই হৈছে ৰাজ্যৰ জিলা আয়ুক্তসকলৰ প্ৰথমখন সন্মিলন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তিনিদিনীয়া কাৰ্যসূচীৰে কালি যোৰহাটত উপস্থিত হয়। মুখ্যমন্ত্ৰীয়ে যোৰহাট জিলা আয়ুক্তৰ নৱনিৰ্মিত সংহত কাৰ্যালয় ভৱন, চিনামৰা ৰেলৱে উড়ন সেতু, লুইতপৰীয়া মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাস মুকলি কৰে। ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডত সৰ্ববৃহৎ বিনিয়োগেৰে এই পৰ্যন্ত 1100খন নতুন বিদ্যালয়ৰ ভৱন নিৰ্মাণ বিভিন্ন পৰ্যায়ত সম্পন্ন হৈছে। স্বাধীনতাৰ পৰৱৰ্তী সময়ত এয়া অত্যন্ত ইতিবাচক পদক্ষেপ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। এই বিদ্যালয়সমূহ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 5000 কোটি টকা ব্যয় কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কালি যোৰহাটত প্ৰকাশ কৰে। পৰৱৰ্তী 5 বছৰত ৰাজ্য চৰকাৰে আৰু নতুনকৈ বছৰত 100খনকৈ বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
1: অসমৰ এই পৰ্যন্ত 1100খন স্কুল নতুনকৈ নিৰ্মাণ কৰাৰ কামত আমি বিভিন্ন পৰ্যায়ত উপনীত হৈছো আৰু 1100খন স্কুল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 5000 কোটি টকা খৰচ কৰিছে। এখন বিদ্যালয়ত 5 কোটি টকাকৈ আমি অবদান আগবঢ়াইছো। স্বাধীনতাৰ পিছত ৰাজহুৱা শিক্ষা খণ্ডত ইমান ডাঙৰ ব্যয় কেতিয়াও হোৱা নাছিলে। এই 5 বছৰত আমি আৰু নতুনকৈ বছৰত 100খনকৈ আৰু 500খন স্কুল আমি স্কুলৰ ভৱন নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছো। অৰ্থাৎ প্ৰায় 7500 কোটি টকা অকল মাত্ৰ বিদ্যালয়সমূহৰ ভৱন নিৰ্মাণৰ বাবে এই চৰকাৰখনে ব্যয় কৰিছে, যি আমাৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ কাঠামো আৰু অধিক শক্তিশালীভাৱে নিৰ্মাণ কৰিছে।
0: কংগ্ৰেছে ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ ধবংস হোৱা বাসগৃহসমূহ পুনৰ নিৰ্মাণত সহায় আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। গুৱাহাটীৰ ৰাজীৱ ভৱনত কালি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক ভূপেশ বাঘেল আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জিলা সমিতিৰ সভাপতিসকলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে দলৰ সাধাৰণ সম্পাদক, জিলা তত্বাৱধায়ক আৰু জিলা সমিতিৰ সভাপতিসকলক বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ সমিতিৰ সৈতে সমন্বয় ৰক্ষা কৰিবলৈ কোৱা হৈছে। তদুপৰি ক্ষতি হোৱা বাসগৃহসমূহ শীঘ্ৰে চিনাক্ত কৰি অগ্ৰাধিকাৰৰ ভিত্তিত কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনি নাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা অগণন ভক্তৰ সমাগম হৈছে। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল, নিউ গুৱাহাটী, পাঞ্জাবাৰী, খানাপাৰা আৰু বীৰকুচিৰ গণেশ মন্দিৰত পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ নামনিত থকা গণেশ মন্দিৰতো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো যথাবিহিত ৰীতি নীতিৰে গণেশ চতুৰ্থী পালন কৰা হৈছে। নলবাৰীৰ গণেশ মন্দিৰ, আগিয়াথুৰীৰ গণেশ মন্দিৰৰ লগতে বিভিন্ন স্থানত গণেশ চতুৰ্থী উপলক্ষে ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ নাৰায়ণ উপাধ্যায়ৰ কালি বিয়লি চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 77 বছৰ। অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নায়ুৰোগ বিভাগৰ মুৰববী চিকিৎসক হিচাপে অৱসৰ গ্ৰহণ কৰা ডাঃ উপাধ্যায় সাহিত্য, দৰ্শন, সংস্কৃত আৰু ভাৰতীয় আধ্যাত্মিক চিন্তাৰ প্ৰতি গভীৰ আগ্ৰহী আছিল। এগৰাকী জনপ্ৰিয় চিকিৎসক তথা সুবক্তা হিচাপে পৰিচিত ডাঃ উপাধ্যায় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল। তেওঁৰ মৃত্যুত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি
2: আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মে মুকেশ কুমাৰ বল। प्रधानमंत्री नरेंद्र मोदी ने ब्रिक्स शिखर सम्मेलन को सफल और परिणामोन्मुखी बनाने के लिए ब्रिक्स नेताओं का आभार व्यक्त किया। गृहमंत्री अमित शाह ने कहा, 21 राज्यों में भाजपा के नेतृत्व वाली राष्ट्रीय जनतांत्रिक गठबंधन की सरकारें 2029 से पहले समान नागरिक संहिता लागू करेंगी। गणेश चतुर्थी का त्यौहार आज पूरे देश में श्रद्धापूर्वक मनाया जा रहा है। आज हिंदी दिवस मनाया जा रहा है। मुंबई में अखिल भारतीय राजभाषा सम्मेलन में 2025-26 के राजभाषा पुरस्कार प्रदान किए जाएंगे।

অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো অনুপম শইকীয়াৰ কণ্ঠৰেটি গীত। গীতৰ কথা বেণুধৰ কলিতাৰ, প্ৰযোজনা অৱনী ৰঞ্জন পাঠকৰ।

গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰেটি গীত, ৰচনা কেশৱ দত্তৰ, প্ৰযোজনা ৰূপম তালুকদাৰৰ।

গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক দীপ্তিৰাণী পেগুৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নলিনী ৰঞ্জন বৰঠাকুৰৰ, প্ৰযোজনা দিলীপ দাসৰ।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: অহা 17 ছেপ্টেম্বৰ বৃহস্পতিবাৰে সন্ধিয়া 7:20 বজাত শুনিবলৈ পাব জুবিন গাৰ্গ বিশেষ

লো যুববাণী তোৰ সুৰৰ আচল ধৰি অনুষ্ঠানটি শুনিবলৈ নাপাহৰিব অহা বৃহস্পতিবাৰে সন্ধিয়া 7:20 বজাত।

সাধক সুন্দৰৰ। এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ তৃতীয় খণ্ড।

আজি বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত চিপাঝাৰৰ গৰুখুঁটিত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান শুনিবলৈ পাব। প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ অসমীয়া পাঠ মানৱ বন্দনাৰ প্ৰথম খণ্ড আগবঢ়াব অপৰ্ণা শৰ্মায়।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডিক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঠাই ঠাই বাতৰিসমূহ হ'ল ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডত সৰ্ববৃহৎ বিনিয়োগেৰে এই পৰ্যন্ত 1100খন নতুন বিদ্যালয়ৰ ভৱন নিৰ্মাণ বিভিন্ন পৰ্যায়ত সম্পন্ন বিশ্বৰ 4075টা এটা খৰ্গযুক্ত গড়ৰ 80% ব্ৰহ্মপুত্ৰ উপত্যকাত আছে বুলি ভাৰত আৰু নেপালৰ শেহতীয়া মূল্যায়নত প্ৰকাশ ৰাজ্যৰ ধৰ্মীয় ৰীতি নীতি আৰু উৎসৱ উদ্দীপনাৰে সিদ্ধিদাতা গণেশ দেৱতাৰ পূজা অৰ্চনা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহ সংস্কৃতসহ 9 ভাষালৈ অনুবাদৰ বাবে অসম সাহিত্য সভাৰ সিদ্ধান্ত আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলৰ খিতাপ দখল। ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডত সৰ্ববৃহৎ বিনিয়োগেৰে এই পৰ্যন্ত 1100খন নতুন বিদ্যালয়ৰ ভৱন নিৰ্মাণ বিভিন্ন পৰ্যায়ত সম্পন্ন হৈছে। স্বাধীনতাৰ পৰৱৰ্তী সময়ত এয়া অত্যন্ত ইতিবাচক পদক্ষেপ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। এই বিদ্যালয়সমূহ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 5,000 কোটি টকা ব্যয় কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কালি যোৰহাটত প্ৰকাশ কৰে। পৰৱৰ্তী 5 বছৰত ৰাজ্য চৰকাৰে আৰু নতুনকৈ বছৰত 100খনকৈ বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
2: অসমৰ এই পৰ্যন্ত 1100খন স্কুল নতুনকৈ নিৰ্মাণ কৰাৰ কামত আমি বিভিন্ন পৰ্যায়ত উপনীত হৈছো আৰু 1100খন স্কুল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে

0: 5000 কোটি টাকা খরচ কৰিছে এখন বিদ্যালয় 5 কোটি টাকা কৈ আমি অবদান আগবঢ়াইছো স্বাধীনতাৰ পিছত ৰাজহুৱা শিক্ষা খণ্ডত ইমান ডাঙৰ ব্যয় কেতিয়াও হোৱা নাছিল এই 5 বছৰত আমি আৰু নতুন কৈ বছৰত 100 খন কৈ আৰু 500 খন স্কুল আমি স্কুলৰ ভৱন নতুন কৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছো অৰ্থাৎ প্ৰায় 7500 কোটি টকা অকল মাত্ৰ বিদ্যালয় সমূহৰ ভৱন নিৰ্মাণৰ বাবে এই চৰকাৰখনে ব্যয় কৰিছে যি আমাৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ কাঠামো আৰু অধিক শক্তিশালীভাৱে নিৰ্মাণ কৰিছে
1: নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্ৰিক্স শীৰ্ষ সন্মিলনৰ কালি সামৰণি পৰে শীৰ্ষ সন্মিলনখনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি অধিৱেশনৰ সামৰণি ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ব্ৰিক্সৰ বিবিধতা ইয়াৰ পৰিচয় আৰু সহযোগিতা ইয়াৰ অনুপ্ৰেৰণা হৈ ৰোৱা উচিত তথা ব্ৰিক্সৰ প্ৰগতিয়ে মানৱতাৰ ক্ষেত্ৰত অৰিহণা যোগাব লাগে তেওঁ কয় যে ব্ৰিক্স কেৱল কেইখনমান ৰাষ্ট্ৰৰ সমষ্টি নহয় বৰঞ্চ এয়া হৈছে সমাধানৰ এটা পৰিস্থিতিতন্ত্ৰ বিগত দুটা দিনৰ আলোচনাই এই বিশ্বাসক অধিক শক্তিশালী কৰিলে বুলিও তেওঁ মত প্ৰকাশ কৰে শ্ৰীমোদীয়ে সন্মিলনত গৃহীত নতুন দিল্লী ঘোষণাই উভয়তীয়া দৰ্শন আৰু ভৱিষ্যতৰ সহযোগিতাৰ বাবে স্পষ্ট নিৰ্দেশনা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে
2: আমি আশা কৰোঁ যে এই সমিতিতে উসমেন এডাপ্ট কিয়া গয়া নিউ দিল্লী ডিক্লেৰেশ্যন আমাৰ শেয়ার্ড ভিজন আৰু ফিউচাৰ কোঅপৰেশ্যন কো স্পষ্ট দিশা দেগা হামে সবি আউটকমছ কো সময়বদ্ধ একশন আৰু লাষ্ট মাইল ইম্পেক্ট সে জোড়না হোগা হামারে ফ্ৰেমৱৰ্ক ফাইল সে আগে বঢ়কৰ রিয়েল লাইফ মে ইম্পেক্ট পেদা কৰে ইসকে লিয়ে হাম সব মিলকৰ কাম কৰেংগে
1: ব্ৰিক্সে সম্প্ৰতি তিনিটা দশকত ভৰি দিবলৈ সাজু হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বই এতিয়া এই ৰাষ্ট্ৰগোষ্ঠীৰ পৰা কেৱল ধাৰণা আৰু প্ৰতিশ্ৰুতি নহয় বৰং সুনিৰ্দিষ্ট ফলাফল আশা কৰে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে ব্ৰিক্সে এই আশা পূৰণ কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে লগতে ব্ৰিক্সৰ পৰৱৰ্তী অধ্যক্ষতাৰ বাবে চীনক শুভেচ্ছা জনায় বিশ্বৰ 4075টা এটা খৰ্গযুক্ত গড়ৰ 80% অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আছে বুলি ভাৰত আৰু নেপালৰ শেহতীয়া মূল্যায়নত প্ৰকাশ পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি 2600ৰো অধিক গড় আছে বিগত সময়ছোৱাত বিশ্বৰ এটা খৰ্গযুক্ত গড় সংৰক্ষণৰ শতবৰ্ষ অতিক্ৰম কৰি অসমে ইতিহাস ৰচনা কৰিছে বুলিও মূল্যায়নত প্ৰকাশ পাইছে এই জৰীপত প্ৰকাশ পোৱা মতে ভাৰতত সম্প্ৰতি 3323টা আৰু নেপালত 752টা এটা খৰ্গযুক্ত গড় আছে ৰাজ্যৰ বন বিভাগৰ তথ্য অনুসৰি 2016 চনৰ পৰা কাজিৰঙাত গড় হত্যা আৰু গড় হত্যাৰ অপচেষ্টা 86% হ্ৰাস পাইছে এই সময়ছোৱাত 42 জন চোৰাং চিকাৰীক আটক কৰা হৈছে 6টা চোৰাং চিকাৰীক হাতী উৎখাত কৰা হৈছে আৰু 9টা গড় হত্যাৰ অপচেষ্টা বিফল কৰা হৈছে তদুপৰি উদ্যানখনৰ ভিতৰত আৰু চাৰিওফালে 253টা বন শিবিৰ স্থাপন কৰা হৈছে ড্ৰোনৰ ব্যৱহাৰ আৰু থাৰ্মেল কেমেৰা সংস্থাপনৰ সহায়ত 2022 চনত কাজিৰঙাত প্ৰথমবাৰৰ বাবে গড় হত্যা শূন্য হৈছিল বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে ইপিনে ৰাজ্যত বিলুপ্তপ্ৰায় বিৰল প্ৰজাতিৰ নল গাহৰিৰ সংখ্যা 6ৰ পৰা 194লৈ বৃদ্ধি পাইছে বন বিভাগৰ সংৰক্ষণ আৰু প্ৰজনন ব্যৱস্থাৰ জৰিয়তে এই বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বৰ আটাইতকৈ সৰু আৰু বিৰল এই প্ৰজাতি বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অনা 6টা নলগাহৰিৰ সংৰক্ষণ আৰু প্ৰজনন কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু সম্প্ৰতি এই সংখ্যা 194 হৈছে বুলি তেওঁ কয় বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই সন্দৰ্ভত কয় যে 2040 চনৰ ভিতৰত এই সংখ্যা 300লৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে এই দীৰ্ঘম্যাদী লক্ষ্যই বিপন্ন প্ৰজাতিটোক সুৰক্ষা দিয়াই নহয় আন কেইবাটাও বিলুপ্তপ্ৰায় প্ৰাণীৰ প্ৰজাতি নিৰ্ভৰশীল বিচৰণভূমি সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দায়বদ্ধতাকো প্ৰতিপন্ন কৰিছে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনিনাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হৈছে এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা অগণন ভক্তৰ সমাগম হৈছে গুৱাহাটী মহানগৰীৰ গণেশগুৰি লতাশিল নিউ গুৱাহাটী পাঞ্জাবাৰী খানাপাৰা আৰু বীৰকুচিৰ গণেশ মন্দিৰত পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ নামনিত থকা গণেশ মন্দিৰতো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে ৰাজ্যৰ অন্যান্য প্ৰান্ততো যথাবিহিত ৰীতি নীতিৰে গণেশ চতুৰ্থী পালন কৰা হৈছে নলবাৰীৰ গণেশ মন্দিৰ আগিয়াথুৰীৰ গণেশ মন্দিৰৰ লগতে বিভিন্ন স্থানত গণেশ চতুৰ্থী উপলক্ষে ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে গোৱালপাৰা চহৰৰ বৰবজাৰ গণপতি পূজা সমিতিয়ে পৰম্পৰা ৰক্ষা কৰি গণেশ চতুৰ্থীৰ আয়োজন কৰিছে এই উপলক্ষে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব চহৰখনৰ কলিতাপাৰা বেলতলা আৰু তিলাপাৰাৰ লগতে লক্ষীপুৰ অঞ্চলৰ মেধিপাৰা গাঁৱতো গণেশ চতুৰ্থী পালন কৰা হৈছে অসম সাহিত্য সভাই

0: সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহ তামিল, তেলেগু, মালায়ালম, পাঞ্জাবী, মাৰাঠী, গুজৰাটী, কংকনী আৰু সংস্কৃতসহ 9টা ভাষালৈ অনুবাদৰ বাবে সিদ্ধান্ত লৈছে। ওদালগুৰিত দুদিনীয়াকৈ অনুষ্ঠিত অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ ষষ্ঠ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশন আৰু জনগোষ্ঠীয় সমাৰোহৰ কালি সামৰণি অনুষ্ঠানত কাৰ্যনিৰ্বাহকে এই সন্দৰ্ভত অনুমোদন জনায়। ইয়াৰ লগতে অসম সাহিত্য সভাই অহা 18 নৱেম্বৰত অৰ্থাৎ জুবিন গাৰ্গৰ উপজাতিটো ৰাজ্যজুৰি জুবিন দিৱস হিচাপে পালনৰ সিদ্ধান্ত লৈছে। সেইদিনা শিল্পীগৰাকীৰ প্ৰায় 100টা গীতৰ সংকলন প্ৰকাশ কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰায় 10,000 শিল্পীয়ে সেইদিনা জুবিন গাৰ্গৰ মায়াবিনী গীতটি সমবেত কণ্ঠত পৰিৱেশন কৰিব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কালি অধিৱেশনৰ সামৰণিত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে।
1: আমাৰ অসমৰ আমি এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যিখিনি কাৰ্যসূচী আমি ললো, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সন্তোষ প্ৰকাশ কৰিছে। অকল কাৰ্যনিৰ্বাহক সমিতিয়ে নহয়, আমাৰ কাৰ্যসূচীৰ ইতিমধ্যে সকলোৱে অনুৰাগেৰে লক্ষ্য কৰি আছে। তাৰ উপৰিও আজি আমি এইটো অনুমোদন ললো যে ভূপেন হাজৰিকাৰ ভূপেন্দ্ৰ সংগীতখিনি আমি ইতিমধ্যে 5টা ভাষালৈ অনুবাদ কৰিবলৈ উলিয়ালো। ইয়াৰ পিছতে আজি আমি অনুমোদন ললো তামিল, তেলেগু, কন্নড়, মালায়ালম, পাঞ্জাবী, মাৰাঠী, গুজৰাটী, কোংকণী আৰু সংস্কৃত এই 9টা ভাষালৈ আমাৰ অনুবাদ হ'ব। জুবিন গাৰ্গৰ প্ৰায় 100মান গীতৰ এটা সংকলন আমি অহা 18 নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিনত আমি সেইখন প্ৰকাশ কৰিম আৰু জুবিন গাৰ্গ দিৱস হিচাপে সেই দিনটো আমি অসম সাহিত্য সভাই পালন কৰিম। অসমৰ প্ৰতি ঠাইতে, প্ৰতিখন জিলাত প্ৰায় 10,000 শিল্পীয়ে জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰিব।
0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখলৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ তৎপৰতা অব্যাহত ৰাখিছে। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশী শৰ্মাই বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতে মত বিনিময় কৰিছে। প্ৰাৰ্থীগৰাকীয়ে কালি নগাঁও জিলা বিজেপি কাৰ্যালয়ত দলৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। 16 ছেপ্টেম্বৰত প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে। বিজেপিৰ নগাঁও জিলাৰ অন্তৰ্গত চামগুৰি সমষ্টিৰ গৰাজান মণ্ডলৰ উদ্যোগত কালি যোগদান কাৰ্যসূচী আৰু ৰাজহুৱা সভা অনুষ্ঠিত হয়। ইপিনে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপি অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতিত কালি নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত বিজেপিৰ নগাঁও পতদ্ৰবা সমষ্টিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে সমাগত উপ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। কংগ্ৰেছ দলে এই পৰ্যন্ত সমষ্টিটোৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। ইপিনে বিৰোধী ঐক্যমঞ্চই ৰাইজৰ দলক বাদ দি বৈঠক অনুষ্ঠিত কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কাইলৈ এই নিৰ্বাচনক লৈ দলীয় স্থিতি ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে। এ আই ইউ ডি এফ দলেও শীঘ্ৰে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব বুলি প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলামে সাংবাদিকৰ আগত প্ৰকাশ কৰে। দলৰ হৈ ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। চীনৰ মকিত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলে খিতাপ দখল কৰিছে। ভাৰতৰ পুৰুষ দলে ফাইনেলত দক্ষিণ কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অজিত যাদৱ, অনমোল ইক্কা, প্ৰভাদীপ সিং আৰু আশু মৰিয়াই এটাকৈ গ'ল দিয়ে। এই জয়েৰে ভাৰতে প্ৰতিযোগিতাখনত ষষ্ঠবাৰৰ বাবে খিতাপ দখলৰ অভিলেখ কৰে। ইয়াৰ পূৰ্বে 2004, 2008, 2015, 2023 আৰু 2024 চনত ভাৰতে জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত জয়লাভ কৰিছিল। ইপিনে ভাৰতৰ মহিলা হকী দলে ফাইনেলত চীনক 1-0 গ'লত পৰাস্ত কৰি খিতাপ জয় কৰে। দলৰ হৈ খেলখনৰ 17 মিনিটত সানিকা চন্দ্ৰকান্ত মানে একমাত্ৰ গ'লটো দিয়ে। ইয়াৰ পূৰ্বে ভাৰতৰ মহিলা দলে 2023 আৰু 2024 চনত প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছিল। পুৰুষ আৰু মহিলা দুয়োটা দলে এছিয়া কাপৰ খিতাপ জয়ৰ সুবাদত জুনিয়ৰ হকী বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত যোৱা নিশা ভাৰতে শ্ৰীলংকাক 72 ৰাণত পৰাস্ত কৰি অষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াকে ধৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু টি টুৱেণ্টি ফৰ্মেটৰ এছিয়া কাপ ফাইনেলত ভাৰতে ষষ্ঠবাৰৰ বাবে শ্ৰীলংকাক পৰাস্ত কৰিছে। ভাৰতে কালি প্ৰথমে বেট ধৰি 5 উইকেটৰ বিনিময়ত 183 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ শেফালী বাৰ্মাই 68 আৰু স্মৃতি মান্ধানাই 59 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত শ্ৰীলংকাই 19 অভাৰ 4 ডাবলত আটাইকেইটা উইকেট হেৰুৱাই 111 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে 4টা উইকেট দখল কৰাৰ লগতে দীপ্তি শৰ্মাই 3টা উইকেট লাভ কৰে। শেফালী বাৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ নাৰায়ণ উপাধ্যায়ৰ কালি বিয়লি চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 77 বছৰ। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য

0: বাতৰিত চকু ফুৰাও।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত কালি সামৰণি পৰা দুদিনীয়া ব্ৰিকছ সন্মিলন সংক্ৰান্তীয় বিভিন্ন বা বাতৰিৰ লগতে উত্তৰ পূৰ্বাঞ্চলত 2025 বৰ্ষত উগ্ৰপন্থীৰ সন্ত্ৰাস 77% হ্ৰাস, তেজপুৰত পৃথক দুৰ্ঘটনাত পুনৰ 3 লোকৰ মৃত্যু আদি ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। দৈনিক অগ্ৰদূত কাকতে পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰব জিনপিং, অসমীয়া খবৰ কাকতে কেৱল ক্ষমতাশালীৰ অধিকাৰ নচলিব শিৰোনামেৰে ব্ৰিকছ সন্মিলনৰ বিস্তৃত বাতৰি পৰিৱেশন কৰিছে। দি আছাম ট্ৰিবিউন কাকতে ডিজিটেল প্ৰবঞ্চকে জ্যেষ্ঠ নাগৰিকসকলক লক্ষ্য কৰি লোৱাৰ এটা বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে সমগ্ৰ শিক্ষা অসমৰ অধীনত এতিয়াও 50,800তকৈ অধিক প্ৰকল্পৰ কাম কাজ আৰম্ভ নোহোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে কলকাতাত উজলিল গুৰুজনাৰ সাঁচিপাতৰ পুথি শিৰোনামেৰে একাডেমী অৱ ফাইন আৰ্টছত অসমৰ আপুৰুগীয়া সম্পদ প্ৰদৰ্শনৰ এটা বিশেষ বাতৰি আলোকচিত্ৰসহ পৰিৱেশন কৰিছে। দৈনিক অসম কাকতে 2029 চনৰ পূৰ্বেই NDA শাসিত 21খন ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতৰ শিৰোনাম, যোৰহাটৰ শতিকাজোৰা দৃশ্যপট সলনি, জিলা আয়ুক্তৰ নতুন কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ। নিয়মীয়া বাৰ্তা কাকতে অসমত এসময়ত এখন সাগৰ আছিল শিৰোনামেৰে জাৰ্নেল অৱ জিঅ' ছায়েন্সেজ ৰিচাৰ্চত বিস্ময়কৰ যুগৰ অৱতাৰণাৰ বাতৰি তথ্যসহ বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে উজনিত জনস্বাস্থ্যৰ সংকট, মুখ্য সচিবলৈ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ পত্ৰ শীৰ্ষক বাতৰি প্ৰথম পৃষ্ঠাৰ অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
2: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ইফালে অৰুণাচল প্ৰদেশ, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডত সৰ্ববৃহৎ বিনিয়োগেৰে এই পৰ্যন্ত 1100খন নতুন বিদ্যালয়ৰ ভৱন নিৰ্মাণ বিভিন্ন পৰ্যায়ত সম্পন্ন। বিশ্বৰ 4,075টা এটা খৰ্গযুক্ত গড়ৰ 80% ব্ৰহ্মপুত্ৰ উপত্যকাত আছে বুলি ভাৰত আৰু নেপালৰ শেহতীয়া মূল্যায়নৰ প্ৰকাশ। ৰাজ্যত ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা গণেশ দেৱতাৰ পূজা অৰ্চনা। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতসমূহ সংস্কৃতসহ 9টা ভাষালৈ অনুবাদৰ বাবে অসম সাহিত্য সভাৰ সিদ্ধান্ত। আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলৰ খিতাপ দখল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরূপ।
1: নমস্কার, জিলার রেহরূপত আজি আগবঢ়াইছো ডিমা হাছাও জিলার রেহরূপ। আজি আমাৰ সৈতে আছে হাফলঙৰ পৰা আমাৰ সংবাদদাতা মনসুন সিং। শিক্ষকসকলৰ সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণত থকা অমূল্য অৱদানক সন্মান জনাই হাফলঙৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত উৎসৱ উদ্দীপনাৰে 65 সংখ্যক ৰাষ্ট্ৰীয় দিৱস পালন কৰা হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: শিক্ষকসকলৰ সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণত থকা অমূল্য অৱদানক সন্মান জনাই হাফলঙৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত উৎসাহ উদ্দীপনাৰে যোৱা 5 ছেপ্টেম্বৰত 65 সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গৰলোচা মুখ্য অতিথি হিচাপে উপস্থিত আছিল। স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ, কাৰ্যবাহী সদস্য, প্ৰিন্সিপাল ছেক্ৰেটাৰী, জইণ্ট ছেক্ৰেটাৰী, ডিপুটি ডাইৰেক্টৰ তথা ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন অফিচাৰসহ বহু গণ্য মান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত আছিল। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰা হয় আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, দাৰ্শনিক তথা শিক্ষাবিদ ডক্টৰ সৰ্বাপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। তেওঁৰ জন্মদিনটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। অনুষ্ঠানত ভাষণ দি বক্তাসকলে ডিমা হাছাওৰ শিক্ষাখণ্ডত, বিশেষকৈ অন্তঃগাঁথনি উন্নয়ন আৰু শৈক্ষিক ফলাফলৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ কথা উল্লেখ কৰে। লগতে শিক্ষাখণ্ডত এতিয়াও থকা বিভিন্ন প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি জিলাখনৰ দুৰ্গম অঞ্চলৰ শিশুসকলৰ ওচৰলৈ গুণগত শিক্ষা নিশ্চিত কৰিবলৈ

0: শিক্ষকসকলক অধিক নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। ব্যক্তসকলে শিক্ষক সমাজক প্ৰশংসা কৰি কয় যে শিক্ষকসকলে কেৱল জ্ঞান প্ৰদান কৰাই নহয়, ছাত্ৰ ছাত্ৰীৰ মানসিক বিকাশ, চৰিত্ৰ গঠন আৰু জীৱনৰ গুৰুত্বপূৰ্ণ সময়ছোৱাত সঠিক দিশ নিৰ্দেশনাও প্ৰদান কৰে। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল 2025-26 শিক্ষাবৰ্ষৰ শ্ৰেষ্ঠ শিক্ষক বঁটা প্ৰদান, নিম্ন প্ৰাথমিক, মধ্য ইংৰাজী, উচ্চ বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক শাখাৰ উৎকৃষ্ট সেৱা আগবঢ়োৱা শিক্ষকসকলক প্ৰশংসাপত্ৰ আৰু মানপত্ৰৰে সন্মান কৰা হয়। যোৱা এবছৰত অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলকো শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁলোকৰ দীৰ্ঘদিনীয়া অৱদানৰ স্বীকৃতি হিচাপে প্ৰশংসাপত্ৰ প্ৰদান কৰি সন্মান জনোৱা হয়।
1: ডিমা হাছাও অট'নমাছ কাউন্সিল চমুকৈ DHAC-এ ইয়াৰ সকলো বিভাগ আৰু কাৰ্যালয়ক চৰকাৰী যোগাযোগ আৰু নথি পত্ৰত ডিমা হাছাও অট'নমাছ কাউন্সিল নামটোৰ কঠোৰভাৱে ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। DHAC-ৰ ছেক্ৰেটেৰিয়েট হাফলঙৰ প্ৰিন্সিপাল ছেক্ৰেটেৰীৰ কাৰ্যালয়ৰ পৰা 31 আগষ্টত এই নিৰ্দেশ জাৰি কৰা হৈছে। এই নিৰ্দেশ 18 মে 2026 জাৰি কৰা পূৰ্বৰ এক অধিসূচনাৰ পৰিপূৰক, য'ত কাউন্সিলৰ নাম NC হেলছ অট'নমাছ কাউন্সিলৰ পৰা ডিমা হাছাও অট'নমাছ কাউন্সিললৈ পৰিৱৰ্তন কৰা হৈছিল। নতুন নিৰ্দেশ অনুসৰি সকলো বিভাগীয় মুৰব্বীক চৰকাৰী চিঠি পত্ৰ, ফাইল, জাননী, আদেশ, চিল, ছাইনবোৰ্ড আৰু অন্যান্য চৰকাৰী সামগ্ৰীত ডিমা হাছাও অট'নমাছ কাউন্সিল চমুকৈ DHAC নামটো একেধৰণে ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। কাউন্সিলৰ বিভিন্ন বিভাগ আৰু কাৰ্যালয় নামাকৰণৰ ক্ষেত্ৰত একে ৰূপ সুনিশ্চিত কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰা হৈছে। নিৰ্দেশটোৰ প্ৰতিলিপি ডিমা হাছাওৰ উপায়ুক্ত আৰু কাউন্সিলৰ জ্যেষ্ঠ বিষয়াসকললৈ তথ্য আৰু প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইফালে এই নামাকৰণৰ বিষয়টোৱে এক ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ডিমা হাছাও জিলাৰ বিভিন্ন সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা আমব্ৰেলা অৰ্গেনাইজেচন ইণ্ডিজিনিয়াছ পিপুল ফৰামে কৰ্তৃপক্ষক পূৰ্বৰ NC হেলছ অট'নমাছ কাউন্সিল নামটো পুনৰ বাহাল ৰাখিবলৈ আহ্বান জনাইছে। ছিষ্টাৰ্ছ অৱ আৱৰ লেডী অৱ দ্য মিছন চমুকৈ RNDM আৰু হাফলঙৰ ছেইণ্ট এগনেছ সম্প্ৰদায়ে ছিষ্টাৰ এলচি এণ্টনী RNDMৰ পৰলোক প্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছে। 90 বছৰ বয়সত 6 ছেপ্টেম্বৰ 2026 তাৰিখে তেওঁ মৃত্যু হয়। 1936 চনৰ 22 জুলাইৰ তাৰিখে জন্মগ্ৰহণ কৰা ছিষ্টাৰ এলচি এণ্টনীয়ে 5 জানুৱাৰী 2060 চনত ধৰ্মীয় জীৱনত প্ৰথম শপত গ্ৰহণ কৰে আৰু 5 জানুৱাৰী 2067 চনত চূড়ান্ত শপত গ্ৰহণ কৰে। 6 দশকৰো অধিক সময় তেওঁ ধৰ্মীয় সেৱা আৰু RNDM সংঘৰ আদৰ্শ তথা সেৱামূলক কাৰ্যত নিজকে উচৰ্গা কৰে। তেওঁৰ নেচৰদেহ হাফলঙৰ ছেইণ্ট এগনেছ কনভেণ্ট চেপেলত ৰখা হয়। তেওঁৰ আত্মাৰ শান্তিৰ বাবে 6 আৰু 7 ছেপ্টেম্বৰত সন্ধিয়া 4:30 বজাত চেপেলটোত অনুষ্ঠিত হয়। 8 ছেপ্টেম্বৰত পুৱা 11 বজাত ফিউনাৰেল মেচ অনুষ্ঠিত হোৱাৰ পিছত শেষকৃত্যৰ বাবে শৱযাত্ৰা ছেইণ্ট এগনেছ কনভেণ্ট চিমেট্ৰিলৈ লৈ যোৱা হয়। জিলাৰ ৰেহৰূপত আজিলৈ ইমানে, কাইলৈ লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

জিলাৰ ৰেহৰূপ শুনিলে। আজি ডিমা হাছাও জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল হাফলঙৰ পৰা আমাৰ সংবাদদাতা মনসুন সিং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ চিত্ৰগীত অনুষ্ঠানত। প্ৰথমে এয়া জুবিন গাৰ্গ আৰু শতাব্দী বৰাৰ কণ্ঠৰ এটি গীত, ছবি ৰত্নাকৰ।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এটি গীত, ছবি পৰিণীতা।

চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনক হিয়া দিয়ানিয়া ছবিৰ টিকিট। গীতটি গাইছে জুবিন গাৰ্গ, দেৱজিৎ চৌধুৰী, মানৱিকা বৰা আৰু শান্তাউজীৰে।

0: সৈতে কথা পাতি আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি এটা তেওঁলোকে ভাল পোৱা এটি গান অনুৰোধ কৰিবলৈ দিওঁ যিটো আমাৰ অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ। গতিকে আজি আপুনি কি গান শুনিব বিচাৰিব?
1: জুবিনৰ গান ধৰা।
0: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ বিষ অনুষ্ঠান দিলে আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ পৰিচয় ফটিক ৰাজবংশী, মোৰ দোকান আছে।
0: ক'ত আপুনি দোকান দিয়ে?
1: ইয়াতে গণেশগুৰি চাৰিআলি।
0: আপুনি এক খুব সুন্দৰকৈ চাহৰ দোকান এখন দি আছে, কেতিয়াৰ পৰা আৰম্ভ কৰিছে ব্যৱসায়?
1: মোটামুটি মই 96ৰ পৰা মই আৰম্ভ হৈ আছে।
0: আগতে আপুনি ক'ত দিছিলে?
1: মই ইয়াতে।
0: গুৱাহাটীখনতো যোৱা 10টা বছৰত সাংঘাতিক ধৰণে সলনি হ'বলৈ ধৰিছে, প্ৰতিটো দিনে কিবা নহয় কিবা সলনি হৈ আছে। আপুনি এই বিষয়ে কি ক'ব, যিহেতু আপুনি এই গুৱাহাটীৰ মাছ মজিয়াত ব্যৱসায় কৰি আছে?
1: এতিয়া আমি ধৰক, যেতিয়া আমি 96ৰ পৰা বেপাৰ কৰিছিলোঁ, তেতিয়া আমি বহুত অশান্তিত তাৰমানে দিন কটাব লগা হৈছিল। এই দোকান ভাঙে, এই কিবা কৰে, এই

0: পুলিচৰ উৎপাত এতিয়া কিন্তু একো নাই, আজি 10-15 বছৰ। এতিয়া আমি যিটো বস্তু দেখা পাই আছোঁ সেই বস্তুটোত আমাৰ এতিয়া ধৰক যিখন চৰকাৰ চলি আছে সেইখনৰ পৰা আমি বহুতখিনি সুবিধা পাইছোঁ।
1: আপোনাৰ ঘৰত কোন কোন আছে?
0: মোৰ ঘৰত মোৰ দাদা আছে, নবৌ আছে, তাৰপিছত মোৰ ভাই ভতিজা আছে।
1: আপুনি গুৱাহাটীতে থাকে?
0: মই গুৱাহাটীতে থাকোঁ।
1: আপোনাৰ অৰিজিনেল?
0: অৰিজিনেল মোৰ নলবাৰী।
1: আমাৰ এই অনুষ্ঠানত এই মুহূৰ্তত কাৰ গান শুনিব বিচাৰিব?
0: এতিয়া আমাৰ প্ৰথম হ'ল আমাৰ যিটো অসমৰ সিংগাৰ জুবিন দা, জুবিন দাৰ গানকে আমি সদায় ভাল পাওঁ।
1: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ বাইদেউ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ নাম?
1: মোৰ নাম উষা ৰায়।
0: আপুনি ক'ত থাকে?
1: মই জাগীৰোড, এই নেপালী বস্তি।
0: আমি যদি বৰ্তমান সমাজখনৰ কথা কওঁ, প্ৰতিখন ঘৰৰ পৰিয়ালবোৰ এতিয়া সৰু হৈ গৈ আছে, অৰ্থাৎ ক্ষুদ্ৰ পৰিয়ালকেন্দ্ৰিক হৈ পৰিছে, আৰু তাৰ লগে লগে মানুহৰ কৰ্মব্যস্ততাও

0: বাঢ়ি আহিছে। আৰু এই সময়ছোৱাত যদি ঘৰৰ আপোন মানুহ এজন ৰুগীয়া অৱস্থাত বিচনাত পৰি থাকে, তেতিয়া তেওঁক চোৱা চিতাৰ বাবে সহায়ৰ হাত এখনৰ আজিৰ দিনত নিশ্চয়কৈ প্ৰয়োজন হয়। আৰু আপুনি এনে এগৰাকী ব্যক্তি যিয়ে ৰোগীসকলৰ চোৱা চিতাৰ উদ্দেশ্যে এগৰাকী নাৰ্ছ হিচাপে কৰ্মৰত, গতিকে মই আপোনাৰ অনুভৱটো জানিব বিচাৰিছোঁ।
1: মই এইটো কামে ভাল পাওঁ, আজি 20 বছৰ ধৰি কৰি আছো, মই এইটোৱে কৰোঁ, এইটোৱে ভাল পাওঁ, মই বেলেগ কাম নকৰোঁ, য'তে পেচেণ্ট পাওঁ তাতেই মই যাওঁ।
0: হয়, আপুনি যোৱা 20টা বছৰ ধৰি এই কৰ্মৰ সৈতে ব্যস্ত হৈ আছে, এনেদৰেও যে মানুহক শুশ্ৰূষা কৰি জীৱনটোত আগুৱাই যাব পাৰি, সেই অনুভৱটো, সেই ভাৱ ধাৰণাটো কেতিয়াৰ পৰা আহিছিলে, কেনেকৈ আহিছিলে, সেই বিষয়ে অকণমান কওকচোন।
1: মানে মই এতিয়া মোক এজন ভায়ে নেপালী আছিল, সিয়ে মোক সোমাই দিলে, ট্ৰেডিং দিলোঁ, ট্ৰেডিঙতে পাইছোঁ আমি হাতেদি গু আৰু ডেলিভাৰী চাফা কৰিলোঁ। চাফা কৰি 25টা মানুহ আছিল, 25টাৰ ভিতৰত আমি 4জনে টিকিলোঁ, কিন্তু আৰু বাকী সবা গ'লগৈ। কিন্তু আমাৰ ঘৃণা বোলা বস্তুটো নাই, আমি এইটোৱে ভাল পাওঁ আৰু যাতে তোমালোকক আশীৰ্বাদ দিবা, আৰু যাতে ইয়াতে পাওঁ আমি এনেকুৱা কামে যাতে পাওঁ আমি, মই সেইটোহে কামনা কৰিছোঁ।
0: হয়, আপুনি ৰোগীক চোৱাৰ উদ্দেশ্যে বিভিন্ন সময়ত বিভিন্ন ঠাইত বিভিন্ন পৰিৱেশত বিভিন্ন মানুহৰ ওচৰত যাবলগীয়া হয়। কেতিয়াবা ভয় লাগেনে যে এই মানুহজনক শুশ্ৰূষা কৰি আছোঁ, মোৰ তাতেও সেই বেমাৰটো আহি যাব বুলি, তেনেধৰণৰ কিবা ভাৱধাৰা আহেনে কেতিয়াবা, ভয় লাগেনে কেতিয়াবা?
1: মই ডিব্ৰুগড়ৰ লাগিন গৈছোঁ, গোলাঘাট, তাৰ শিৱসাগৰ, তাৰপিছত চিপাঝাৰ, মংগলদৈ, তাৰপিছত গোৱালপাৰা, তাৰপিছত বঙাইগাঁও, বঙাইগাঁও লোৱা মেডিকেলতো গৈছোঁ, নাৰায়ণ হস্পিটেলতো গৈছোঁ, মই বহুত জেগাই জেগাই ঘূৰিছোঁ। মানে মই মোৰ অন্তৰত ভয় ভাৱ নাই, মই ভগৱানকে গোবিন্দক মাতোঁ, গোবিন্দ তুমিয়ে কৰিবা, মই ভগৱানৰ শুশ্ৰূষা কৰিবৰ কাৰণে যাওঁ, মাতৃ পিতৃৰ নিচিনা যাওঁ, মোক যেতিয়া বিপদ নপৰে মই এনেকুৱা ভাবি এনে ঘৰৰ পৰাই সেৱা লৈ ওলাই আহোঁ। কিন্তু মোৰ আজিৰ লাগিন বিপদ ক'তো পৰা নাই, আৰু মানে মাতৃ পিতৃ শুশ্ৰূষা কৰাৰ পিছতে মই মানে মাতৃ পিতৃ আশীৰ্বাদ দিয়ে, সেই আশীৰ্বাদতে মই ঘূৰি ঘূৰি আকৌ ভালে বোলে মই ঘৰতে যাম।
0: আপোনাৰ ঘৰত কোন কোন আছে?
1: বোৱাৰী এজনী আছে, ল'ৰা এটা আছে, ছোৱালী 3টা বিয়া দিলে।
0: আপোনাৰ মা দেউতাৰ বিষয়ে অকণমান কওকচোন।
1: মই মা দেউতা, মা যিদিনাখন মই জন্ম হৈছোঁ সেইদিনাখনে মা ঢুকালে, আৰু 6 মাহ পিছত মোৰ দেউতা ঢুকালে, মোৰ পিহিয়ে বিয়া দিলে।
0: আপুনি ইমান সুন্দৰকৈ প্ৰতিগৰাকী ৰোগীক নিজৰ ভাই ভনী বা মা দেউতা হিচাপে সেৱা শুশ্ৰূষা কৰি আহিছে। বাইদেউ, আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব, কাৰ গান শুনিব বিচাৰিব?
1: সেইটোৱেতো ভক্তিমূলকটো, কৃষ্ণৰ নামটোৱেতো ল'ব লাগে, আমি কৃষ্ণৰ পক্ষ মানুহ, আমি কৃষ্ণৰ নামটো ল'লে আমি ভগৱান লাভ কৰিব পাৰিম।
0: ঠিক আছে বাইদেউ, মই শ্ৰীকৃষ্ণৰ লীলাত আধাৰিত এটি টোকাৰী গীত শুনাবলৈ লৈছোঁ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম মহম্মদ বুলবুল হুছেইন, মোৰ ঘৰ চামতাত।
0: আজি আমি উপস্থিত আছোঁ নলবাৰী জিলাৰ লহপুৰ নামৰ এখন সুন্দৰ গাঁৱত, য'ত আপুনি এখন 71 বিঘা একৰ মাটিত আপুনি সুন্দৰ ৰিজাৰ্ভ ফৰেষ্ট এখন বনাই আছে অসম চৰকাৰৰ উদ্যোগত। গতিকে এই বিষয়ে আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ।
1: নাৰ্চাৰী, এইখন গভৰ্ণমেণ্ট নাৰ্চাৰী হয়, এইটো আমাৰ আমি ডিপাৰ্টমেণ্টলৈ কাম কৰোঁ।

0: ইয়াতে পাঁচ বছৰৰ কাৰণে এইখন নাৰ্চাৰী অনা গৈছে। ইয়াত 5 বছৰৰ পিছতে যিখিনি গাছখিনি আমাৰ ডেভেলপ হ'ব, ডেভেলপ হোৱাৰ পিছত এইখিনি নাৰ্চাৰীখিনি ফুলফিল কৰাৰ পিছত আমি এই নাৰ্চাৰীটো আমি ৰাইজক অৰ্পণ কৰিম।
1: আপোনালোকৰ ব্যক্তিগত খণ্ডৰ নাৰ্চাৰী নেকি?
0: আমাৰ ব্যক্তিগত নাই, এইটো গভমেণ্ট নাৰ্চাৰী।
1: এইখিনি অঞ্চল যিহেতু ওচৰতে নদীখন আছে, গতিকে বানপানীৰ সমস্যাটো আছে, গতিকে এইখন নাৰ্চাৰীত বিশেষকৈ কি গছ পুলি ৰুলে ফলপ্ৰসূ হ'ব সেই বিষয়ে অকণমান যদি কয়।
0: আমাৰ ইয়াতে বিশেষকৈ বানপানী হয় যদিও আমি এতিয়া 5 বছৰৰ কাৰণে আমাৰ স্কিমটো আহিছে, কিন্তু কথা হৈছে কি, ইয়াত বৰ্তমান আমি 1 বছৰে হ'ল, 1 বছৰ আমি বানপানী দেখা নাই। আৰু ঠিক তেনে বানপানী হ'ব বুলি ভাবি আমাৰ ইয়াত মেহগনি প্ৰডাক্টটো কৰা গৈছে। মেহগনি প্ৰডাক্টটো তাৰমানে এনেকুৱা যে বানপানী হ'লেও ইয়াত গাছটো মৰি নাযায়, আৰু ঠিক তেনেকুৱা কৰি গাছখিনি ডেভেলপ হ'ব বুলি আমাৰ বিশ্বাস আছে। আৰু
1: ইয়াত অকল মেহগনি গছেই আছে নে আৰু অন্য গছো আছে?
0: মেহগনি আছে, আজাৰ আছে, আৰু দেৱদৰু কিবা অন্যান্য আছে আৰু, কিন্তু বিশেষকৈ আমি মেহগনি প্ৰডাক্ট বেছি হৈছে।
1: এই মাটিখিনিত আপোনালোকে এতিয়ালৈকে কিমান জোপা গছ ৰুইছে সেই বিষয়ে যদি অকণমান?
0: আমাৰ ইয়াতে মানে ধৰক এতিয়া বৰ্তমান আমাৰ নাৰ্চাৰী এইখন প্ৰথম প্লেণ্টেশ্যন কৰা যায়। প্লেণ্টেশ্যন হোৱাৰ পিছত ইয়াৰখিনি গছখিনি যেতিয়া ৰুব পৰা হৈ যায়, তেতিয়া আমি এইখিনি গছ তাৰমানে প্ৰায় 8 মাহ 9 মাহ মানে হ'ল এতিয়া এই নাৰ্চাৰীখনত আমি বৰ্তমান উপযুক্ত হৈছোঁ পুলিখিনি ৰুব পৰা। সেইখিনি আমি ইয়াত প্ৰায় 20,000 পুলি ৰোৱা গৈছে।
1: আমাৰ সাধাৰণ মানুহখিনি এনেকুৱা ধৰণৰ কাম কৰিব পাৰেনে?
0: চৰকাৰে মানে সাধাৰণ মানুহ কৰিব পাৰে, কিন্তু সাধাৰণ মানুহৰ এইটো উৎসাহটো কমি গৈছে আজিকালি, কাৰণ মানুহখিনি তাৰমানে কি জানা, এইখিনি গছখিনি গছ হ'ব, ৰুম, কাটিম, তাৰপিছত তাৰপিছত ফল পাম, সেনেকুৱা কৰি বহুত পিছ শুকুৱাই থাকে। কিন্তু আমাৰ ডিপাৰ্টমেণ্টটো সেইটো না, আমাৰ উদ্দেশ্য হৈছে কিন্তু গছখিনি ৰুই দিলেই অসমৰো অসমখন সেউজীয়াকৰণ হয়। আৰু দ্বিতীয় কথা হৈছে মানুহখিনিৰ যিখিনি আমি ইয়াত ৰুইছোঁ মানুহখিনিও ডেভেলপ হ'ব। আমাৰ উদ্দেশ্য কি যে ধৰক এটা গছ আমি ধৰ 20,000 গছ ৰুইছোঁ, 20,000 গছৰ ভিতৰত যদি কেতিয়াবা কোনোবা ডিস্ক্ৰিপ্টিও যদি 10-20 ডাল গছ কাটি দিয়ে, আমি আৰু ক'ব লগা নাই, আমি এতিয়া নতুনকৈ ৰুই দিম।
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক শেষত এটি গীত শুনাই দিওঁ, গতিকে আজি আমাৰ অনুষ্ঠানটিৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?
0: জুবিন গাৰ্গ শুনি ভাল লাগে।
1: ঠিক আছে, নিশ্চয়কৈ মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাটে সুৰৰ আবেশ অনুষ্ঠানটি শুনিলে

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণা পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

আপোনাৰ ওচৰৰ পুখুৰী খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই ডলি দেৱী। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনী নাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা অগণন ভক্তৰ সমাগম হৈছে। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল, নিউ গুৱাহাটী, পাঞ্জাবাৰী, খানাপাৰা আৰু বীৰকুচিৰ গণেশ মন্দিৰত পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ নামনিত থকা গণেশ মন্দিৰতো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো যথাবিহিত ৰীতি নীতিৰে গণেশ চতুৰ্থী পালন কৰা হৈছে। নলবাৰীৰ গণেশ মন্দিৰ, আগিয়াথুৰিৰ গণেশ মন্দিৰৰ লগতে বিভিন্ন স্থানত গণেশ চতুৰ্থী উপলক্ষে ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোৱালপাৰা চহৰৰ বৰবজাৰ গণপতি পূজা সমিতিয়ে পৰম্পৰা ৰক্ষা কৰি গণেশ চতুৰ্থীৰ আয়োজন কৰিছে। এই উপলক্ষে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। চহৰখনৰ কলিতাপাৰা, বেলতলা আৰু তিলাপাৰাৰ লগতে লক্ষীপুৰ অঞ্চলৰ মেধিপাৰা গাঁৱত গণেশ চতুৰ্থী পালন কৰা হৈছে। অসম সাহিত্য সভাই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতসমূহ তামিল, তেলেগু, মালায়ালম, পাঞ্জাবী, মাৰাঠী, গুজৰাটী, কংকনী আৰু সংস্কৃতসহ নটা ভাষালৈ অনুবাদৰ বাবে সিদ্ধান্ত লৈছে। ওদালগুৰিত দুদিনীয়াকৈ অনুষ্ঠিত অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ ষষ্ঠ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশন আৰু জনগোষ্ঠীয় সমাৰোহৰ কালি সামৰণি অনুষ্ঠানত কাৰ্যনিৰ্বাহকে এই সন্দৰ্ভত অনুমোদন জনায়। ইয়াৰ লগতে অসম সাহিত্য সভাই অহা 18 নৱেম্বৰত অৰ্থাৎ জুবিন গাৰ্গৰ উপজা দিনটো ৰাজ্যজুৰি জুবিন দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইদিনা শিল্পীগৰাকীৰ প্ৰায় 100টা গীতৰ সংকলন প্ৰকাশ কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰায় 10,000 শিল্পীয়ে সেইদিনা জুবিন গাৰ্গৰ মায়াবিনী গীতটি সমবেত কণ্ঠত পৰিৱেশন কৰিব। কাৰ্যনিৰ্বাহক বৈঠকৰ মাজতে কালি 8খন গ্ৰন্থ উন্মোচন কৰা হয়। মংগল চণ্ডী ব্ৰহ্ম ভাষা সাহিত্য গৱেষণা কেন্দ্ৰ আৰু ওদালগুৰি জিলা সাহিত্যৰ উদ্যোগত অনুষ্ঠিত এই অধিৱেশনৰ কালি অন্তিম দিনা সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক বৈঠক আয়োজিত হয়। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত বিভিন্ন বিষয়ৰ লগতে আগন্তুক দুলীয়াজান অধিৱেশন 19 ছেপ্টেম্বৰৰ দিনটোৰ কাৰ্যসূচীকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এজনী পোহনীয়া হাতী বহিৰাজ্যলৈ সৰবৰাহ কৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে কালি এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত শ্ৰীমতী ঘোষে কয় যে তিনিচুকীয়াৰ এজন মালিকে সীমিত সময়ৰ বাবে হাতীজনীক মানাহত ৰাখিছিল। পাছত তেওঁৰ অনুমতি অনুসৰি বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত 7 ছেপ্টেম্বৰত হাতীজনীক কেৰেলামলৈ প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা এই হাতীজনীৰ লগতে আৰু 3টা হাতী প্ৰেৰণৰ কথা আছিল বুলি উল্লেখ কৰি ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে কয় যে হাতীৰ সৈতে জনসাধাৰণৰ আৱেগ জড়িত হৈ থকাৰ বাবে বহিৰাজ্যলৈ পৰৱৰ্তী সময়ত বাকী 3টা হাতী প্ৰেৰণ নকৰিবলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ আবেদন জনোৱা হৈছে।

0: ধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় বুলিও ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে উল্লেখ কৰে।
1: আমাৰ যিটো প্ৰাইভেট এলিফেণ্ট ৰুলছ আছে তাতে আমাৰ দুৰ্গা নামৰ হাতী যিহেতু তাৰ মানে সেইটো প্ৰাইভেট অ'নাৰশ্বিপ আছে, মানুহ তাৰ অ'নাৰটো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আছে, ডিষ্ট্ৰিক্ট পূৰ্ণিয়া পেগু, তেখেতৰ হাতীটো আমাৰ মানসত অনলি ফৰ ট্ৰানজিট মানে এটা টেম্পৰেৰী আপকিপৰ কাৰণে ৰখা হৈছিল আৰু 7 তাৰিখে আমাৰ যিটো ৰুল মতে চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন মানে অসমৰ যিটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ যিটো চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন হয় তেখেতৰ যেতিয়া এটা ভেৰিফিকেশ্যন কমপ্লিট হ'ল আৰু তেখেতে এটা আমাক ইনষ্ট্ৰাকশ্যন দিলে কি এই দুৰ্গা নামৰ হাতীটো এতিয়া এইটো আমি পাৰ্মিশ্যন দিছো এজ গভৰ্ণমেণ্ট টু ইয়াৰ পৰা এইটো তামিলনাডু যাবলৈ, তো তাৰপিছত আমি এইটো 7 তাৰিখে ইয়াৰ পৰা পঠালো।
0: উল্লেখযোগ্য যে যোৱা 7 ছেপ্টেম্বৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ মহল কেম্পৰ পৰা দুৰ্গা নামৰ পোহনীয়া হাতীজনীক কেৰালামলৈ সৰবৰাহ কৰা হৈছিল। এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে বাঁহবাৰী ৰেঞ্জৰ বন সংমণ্ডল বিষয়া নীতিশ বড়োক জবাবদিহি কৰিছিল। কাছাৰ আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী দুটা পৃথক অভিযানত প্ৰায় 14 কোটি টকাৰ হেৰইন আৰু ইয়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে কালি শিলচৰ থানাৰ অন্তৰ্গত ৰামনগৰ বাইপাছ এলেকাত অভিযান চলাই এখন ট্ৰাকৰ পৰা 150টা চাবোনৰ বাকচত কঢ়িয়াই অনা 2 কিলোগ্ৰামৰো অধিক হেৰইন জব্দ কৰে। ঘটনা সংক্ৰান্তত লাইলাপুৰৰ আব্দুল ৰহিম লস্কৰ নামৰ এজন লোকক আটক কৰা হৈছে। মিজোৰামৰ চাম্ফাই জিলাৰ পৰা মাদক দ্ৰব্যখিনি সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে কালাইন থানাৰ অন্তৰ্গত গুমৰা বজাৰ এলেকাত চলোৱা এটা অভিযানত জয়ৰুল ইছলাম নামৰ এজন লোকৰ বাসগৃহত অভিযান চলাই 10,000 ইয়াবা টেবলেট জব্দ কৰে। ইপিনে মাদক দ্ৰব্যৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সৰবৰাহ আৰু অবাধ প্ৰচলন প্ৰতিৰোধৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জয়শ্ৰী ডেকা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, নিখিল শৰ্মা, মনোজ হাজৰিকা, আনোৱাৰ আলী, ট্ৰেন্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, শেখ আব্দুল্লা আহমেদ, মিথিলেশ কুমাৰ ৰঞ্জন, এফ এম ট্ৰেন্সমিটাৰত বিবেক শৰ্মা, হৰমোহন বৰ্মন, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াব পুনম বৰুৱাই।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: আকাশবাণী গুৱাহাটীৰ নিবেদন গীতেৰে কথাৰে অনুষ্ঠানৰ নতুন এটা খণ্ডলৈ মই ঝৰণা ভৰালীয়ে আটাইকে জনাইছোঁ আন্তৰিক আদৰণি। এই অনুষ্ঠানটিত আমি বিভিন্নজন শ্ৰোতাৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ পচন্দৰ গীত শুনো। প্ৰিয় শ্ৰোতা, আজিও তাৰ ব্যতিক্ৰম নহয়। আজিৰ গীতেৰে কথাৰে অনুষ্ঠানত আমি কথা পাতিব বিচাৰিছোঁ অসমীয়াৰ সুযোগ্য সন্তান বিশ্বনাগৰিক সুধাকণ্ঠ ভূপেন হাজৰিকাৰ বিষয়ে। অসমীয়াৰ হৃদয়ৰ নজহা নপমা এটি নাম সুধাকণ্ঠ ভূপেন হাজৰিকা। তেওঁ আছিল শব্দৰ খনিকৰ, কি নাছিল তেওঁৰ গীতত? তেওঁৰ গানত প্ৰাণৱন্ত হৈ পৰে লুইতখন, বিস্তীৰ্ণ পথাৰৰ সেউজীয়া মাতৃ হৃদয়ৰ সুকোমল অনুভূতি, শিশু মনৰ সৰলতা গুঞ্জৰিত হয় ভূপেন হাজৰিকাৰ গীতৰ সুৰত। চহা খেতিয়কৰ ব্যথ ভৰা কাহিনীও তেখেতৰ গীতত প্ৰাণ পাই উঠে। গীতৰ মাজেৰেই তেখেতে প্ৰত্যেকৰে হৃদয়লৈ বোৱাই নিছিল মানৱতাৰ অমুখ বাণী। তেখেত আজীৱন আমৰণ প্ৰবাহিত হৈ ৰ'ব আমাৰ হৃদয়ত, আমাৰ ভাষাত, আমাৰ অসমখনত আৰু প্ৰত্যেকজন অসমীয়াৰ উশাহত।
2: আকাশবাণী গুৱাহাটীৰ গীতেৰে কথাৰে অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জানিব বিচাৰিম।
3: নমস্কাৰ, মোৰ নাম জনশ্ৰীতা কাশ্যপ। মই নগাঁৱৰ জীয়ৰী আৰু বৰ্তমান গুৱাহাটীৰ বিবৰুৱা কলেজত কৰ্মৰত।
2: আমাৰ আজিৰ এই গীতেৰে কথাৰে অনুষ্ঠানত আমি ভূপেন হাজৰিকাৰ বিষয়ে কথা পাতি আছোঁ। আপুনি ভূপেন হাজৰিকাক কিদৰে হৃদয়ংগম কৰে?
3: প্ৰথমতে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱক মই অন্তৰৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আচলতে আমাৰ সৌভাগ্য যে ভূপেন হাজৰিকাদেৱক আমাৰ অসম ভূমিৰ পুত্ৰ হিচাপে পালোঁ। লগতে মই বোধ কৰোঁ আমাৰ প্ৰজন্মটোৰ এটা দুৰ্ভাগ্যও যে আমি জনা বুজা হোৱালৈ তেওঁক বৰ এটা ভালকৈ নাপালোঁ। যদিও নাপালোঁ তথাপিতো ভূপেন হাজৰিকাদেৱ আমাৰ কাৰণে সদায় প্ৰাসংগিক। বিশেষকৈ তেওঁৰ গীতৰ আচলতে মই ভাবোঁ চবতকৈ ডাঙৰ ফেক্টৰটো হ'ল তেওঁ বৰ্তমান যিখিনি কথা, বৰ্তমান পৰিস্থিতিৰ প্ৰাসংগিক কথাবোৰ তেওঁ বহুত আগতেই গাই থৈ গৈছে। তেখেতৰ উচ্চাৰণ, যোনটো শব্দত জোৰ দিব লাগে এক্সেক্টলি সেইটো শব্দতে তেখেতে ধৰক তেওঁৰ উচ্চাৰণটোৱেও এটা মানে আমাক অন্তৰাত্মা জগাই তোলে, মই ভাবোঁ তেনেকে। তেওঁ উচ্চাৰণ, শব্দৰ গাঁথনি আটাই মোৰ খুব অতি সুন্দৰ আৰু এনেকুৱা তেখেত অনন্য, নহয়নে? তেখেতৰ নিচিনা আৰু গোটেই অসম নহয়, ভাৰত নহয়, পৃথিৱীয়ে তেখেতক স্বীকৃতি দিছে, দিবলগীয়াই। তাৰমানে ভূপেন হাজৰিকাদেৱ যদিও কায়িকভাৱে আমাৰ মাজত নাই, তথাপিতো তেওঁ লুইতৰ দৰে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ যাব আৰু সেইখিনি আমাৰো দায়িত্ব তেওঁক আগবঢ়াই নিয়াটো, তেওঁৰ কৰ্মৰাজিত আমাৰ ভৱিষ্যত প্ৰজন্মৰ লগত চিনাকি কৰাই দিয়াটো, তেনেকৈ ভাবোঁ মই। সেয়াই, সেইখিনিয়ে মোৰ ক'ব লগা আছিলে।
2: হয়, আপোনাৰ এই অনুভৱৰ কথা জানিব পাৰি খুব ভাল লাগিল। ভূপেন হাজৰিকাৰ প্ৰিয় গীত বুলি ক'লে আপোনাৰ মনলৈ কোনটো গীত আহে?
3: ভূপেন হাজৰিকাদেৱৰ আটাইবোৰ গীতেই খুব প্ৰিয়, তথাপিতো মই যেতিয়া খুব ভাগৰুৱা হওঁ কেতিয়াবা, কিছুমান থাকে নহয় ভাগৰ জোৰোৱা গীত,
2: হয়,
3: তেতিয়া মই প্লে'লিষ্টখন খুলি প্ৰথম প্লে' কৰা গানটোৱে হ'ল আকাশী গংগা। আকাশী গংগা গানটো যেন আমাৰ দৰে সংগ্ৰামী মানুহবোৰ, আমাৰ যিটো বয়স, সংগ্ৰামৰ বয়স নহয় জানো, যেন আমাৰ কাৰণেই গাই গৈছে, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ মাত এষাৰ। আৰু তাৰ উপৰি আৰু এটা গান মোৰ খুব ভাল লাগে, যেতিয়া স্কুলত আছিলোঁ তেতিয়া গান গাবলৈ দিয়ে, যেতিয়া গানৰ পিৰিয়ড চলে, তেতিয়া প্ৰথম মনলৈ আহিছিলে মোৰ মানুহে মানুহৰ বাবে। আৰু মই ভাবোঁ মানুহে মানুহৰ বাবে গীতটো যদি স্কুলত ল'ৰা ছোৱালীক মানৱতাৰ পাঠ দিব লাগে, সেই গীতটোৱে যথেষ্ট। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদীত পাৰ হয়, তোমাৰ এসাহত তুমি হেৰুৱাবা নেকি,
2: সহজ শব্দত ইমান গভীৰ কথা তেখেতে কৈ দিছে।
3: মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা, সংক্ষিপতে তাতকৈ আৰু ধুনীয়া কথা মানৱতাৰ গান কি হ'ব পাৰে?
2: হয়,

0: তাতকৈ আৰু ধুনীয়া কথা মানৱতাৰ কথা কি হ'ব পাৰে? মানৱতা আৰু প্ৰেমে জানো আমাৰ জীৱনৰ চবতকৈ ধুনীয়া বস্তু নহয়, মই তেনেকেই ভাবোঁ। বাকী আটাইবোৰ গীতে ধুনীয়া, প্ৰতিধ্বনি মই এটি যাযাবৰ, এই যেতিয়া ধৰক উলিয়ে গুলিয়ে খোজকাঢ়ি ফুৰা যায় কেতিয়াবা, কিবা এটা বিচাৰি, কি বিচাৰি নাজানো, কিবা এটা এনেই মনটো বেয়া লাগিলে হেডফোনডাল লগাই ঘূৰি ফুৰিছোঁ উলিয়ে গুলিয়ে, তেতিয়া মই এটি যাযাবৰ শুনো। তেনেকে বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত বৰ বেলেগ বেলেগ গান আছে তেখেতৰ, তেনেকুৱাই।
1: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল,
0: ধন্যবাদ। মোৰো খুব ভাল লাগিলে, বাকী আপোনালোকৰ অনুষ্ঠানটোৰ শলাগ লৈছোঁ, মোৰ একদম অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ আপোনালোকৰ অনুষ্ঠানটোলৈ, এনেকৈ আগবাঢ়ি যাওক আপোনালোকে, আমি সকলোৱে আচলতে, কিন্তু হ'লেও বিশেষকৈ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে ভূপেন হাজৰিকাদেৱ হওক, জুবিন গাৰ্গ হওক বা জয়ন্ত হাজৰিকাদেৱ হওক, এনেকৈ আমি আগুৱাই লৈ যাব লাগিব, নহয় জানো?
1: হয়, নিশ্চয় হয়।
0: গতিকে শুভেচ্ছা জনাইছোঁ,
1: ধন্যবাদ,
0: ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, আজিৰ গীতেৰে কথাৰে অনুষ্ঠানৰ প্ৰথম নিবেদন, ভূপেন হাজৰিকাৰ গীত আকাশী গংগা বিচৰা নাই।

0: নমস্কাৰ, আপোনাক আকাশবাণী গুৱাহাটীৰ গীতাৰে কথাৰে অনুষ্ঠানটিলৈ স্বাগতম। আপোনাৰ পৰিচয়টো জানিব বিচাৰিম।
1: মোৰ নাম অংকিতা বৰুৱা, মই গুৱাহাটী ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ।
0: আমি আজিৰ এই অনুষ্ঠানত ভূপেন হাজৰিকাৰ বিষয়ে কথা পাতি আছোঁ। ভূপেন হাজৰিকা বুলি ক'লে আপোনাৰ মনত কি কথাই দোলাদি যায়?
1: ডক্টৰ ভূপেন হাজৰিকাৰ গানত আমি শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন ব্যক্তিৰে ছবি আমি তেওঁৰ গানত পাওঁ। চহা জীৱনৰ ছবি দেখা পাওঁ, এজন সাধাৰণ গাঁৱৰ মানুহৰ পৰা আৰম্ভ কৰি চহৰলৈকে প্ৰত্যেকজন ব্যক্তিৰ মাজতে তেওঁৰ গানৰ আমি একোখন ছবি বা চিত্ৰ দেখা পাওঁ। লগতে বিভিন্ন সময়ক প্ৰতিফলিত কৰি তেওঁৰ গানৰ কলিসমূহ আমাৰ সমাজত প্ৰচলিত হৈ আছে। লগতে তেওঁৰ গানসমূহ সম্পূৰ্ণভাৱে শব্দসমূহ শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন ব্যক্তিৰ শুনিব পাৰে বা বুজি পায়। তো ভূপেন হাজৰিকা প্ৰায়িকভাৱে বৰ্তমান আমাৰ মাজত নাই যদিও তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ সম্পদসমূহ আমি আমাৰ মাজত ৰখাটো যথেষ্টখিনি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। লগতে ডক্টৰ ভূপেন হাজৰিকাৰ গানৰ লগতে চলচ্চিত্ৰ হওক বা গ্ৰন্থৰ সকলোবিলাক ফালৰ পৰাই তেখেত আমাৰ এটা উজ্জ্বল নক্ষত্ৰ। লগতে ভূপেন হাজৰিকা দেৱৰ মই এটা গান বহুত বেছি ভাল পাওঁ, সেই গানটো হ'ল প্ৰতিধ্বনি শুনো মই, সেইখিনিয়ে ক'ব বিচাৰোঁ মই।
0: আমি আপোনাৰ এই প্ৰিয় প্ৰতিধ্বনি শুনুময় গীতটি শ্ৰোতাসকলক নিশ্চয়কৈ শুনাম। আমাক এইখিনি সময় দিয়াৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। ধন্যবাদ।
1: ধন্যবাদ।

0: ধ্বনি শুনো প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি
1: আমাৰ গীতৰে কথাৰ অনুষ্ঠানলৈ স্বাগতম। আপোনাৰ পৰিচয়টি জনাব।
2: নমস্কাৰ, মোৰ নাম নীলাঞ্জনা তালুকদাৰ।
1: আমি আজিৰ এই অনুষ্ঠানত কথা পাতি আছোঁ ভূপেন হাজৰিকাৰ বিষয়ে। ভূপেন হাজৰিকা বুলি ক'লে আপোনাৰ মনলৈ কি ভাৱ আহে?
2: ডক্টৰ ভূপেন হাজৰিকা বুলি ক'লে মোৰ মনত এটা কথা, এটা দৃশ্য ভাহি উঠে। 5 নৱেম্বৰ 2011 চনত যেতিয়া সৰু আছিলোঁ, তেখেতৰ মৃত্যুৰ পিছত দেখিছিলোঁ সহস্ৰাধিক মানুহ আহিছে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ। সেই ছবি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। ইমান মানুহ, তেওঁ প্ৰত্যেকজন অসমবাসীৰ হৃদয়ত কেনেধৰণেৰে সোমাই আছে সেই কথাটো প্ৰকাশ পায়। সেই কথাটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
1: তেওঁ এজন বিশ্বমানৱ আছিল। ভূপেন হাজৰিকাৰ কোনটো গীতে আপোনাৰ মনত দোলাদি যায়?
2: তেখেতৰতো বহুত গানেই আছে যিবোৰ ভাল লাগে। তাৰে ভিতৰত এটা মোৰ অতিকৈ প্ৰিয় গীত আছে, এটুকুৰা আলু খোৱা মেঘ ভাহি যায়। সেই গীতটো মোৰ খুব ভাল লাগে।
1: হয়, নিশ্চয়কৈ আমি আপোনাৰ পচন্দৰ এই গীতটি শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰিম। আমাক এইকণ সময় দিয়াৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। ধন্যবাদ।

0: আকাশবাণী গুৱাহাটীৰ গীতেৰে কথাৰে অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জানিব বিচাৰিম।
1: নমস্কাৰ, মোৰ নাম আশা শৰ্মা।
0: ভূপেন হাজৰিকা বুলি ক'লে আপোনাৰ মনলৈ কি ভাৱ আহে?
1: ডক্টৰ ভূপেন হাজৰিকা বুলি ক'লে আমাৰ মনলৈ, মোৰ মনলৈ আহে লুইতখন, বিশাল লুইতখন আহে। তেখেত আছিলে এজন অসম গৌৰৱ, ভাৰতৰ সুধাকণ্ঠ। তেখেতে কেৱল এজন গায়কেই নাছিল, তেখেত আছিল এজন গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, সাহিত্যিক আৰু সমাজকৰ্মী।
0: গীতেৰে, সুৰেৰে, কথাৰে জগত জিনা ভূপেন হাজৰিকাদেৱৰ কোনটো গান আপোনাৰ আটাইতকৈ প্ৰিয়?
1: ক'ব গ'লে তেখেতৰ গোটেই গানসমূহে আমাৰ প্ৰিয় বা এটি অৰ্থ থকা গান। কিন্তু এতিয়া মোৰ মনলৈ যেতিয়া ভূপেন হাজৰিকাদেৱৰ আপুনি প্ৰিয় গীতটি মোক সুধিছে, তেতিয়া মই ক'বলৈ বিচাৰিম যে জিলিকাব লুইতৰে পাৰ, এই গীতটো মানে বহুতেই প্ৰিয় বুলি ক'ব পাৰিম।
0: নিশ্চয়কৈ আমি আপোনাৰ এই পচন্দৰ গীতটি শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰিছোঁ।
1: ধন্যবাদ।
2: 1948 চনত স্থাপিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয়ে শিক্ষাৰ পোহৰেৰে উজ্বলাই তুলিছিল সমগ্ৰ অঞ্চল, জিলিকাই তুলিছিল লুইতৰ দুয়োটি পাৰ। এই প্ৰসংগত ভূপেন হাজৰিকাই কৈ গৈছে,
3: ধনে ধনে স্বদেশ আৰু স্বজাতিক জগত সভালৈ নিয়াৰ সংকল্প লৈছিলো মই। অজ্ঞান এন্ধাৰ নাকি লুইতৰ পাৰাপাৰ জ্যোতিৰ জেউতিৰে মহিয়ান কৰাৰ সপোন বুকুত বান্ধি এদিন মই গাইছিলো, জিলিকাব লুইতৰে পাৰ, এন্ধাৰৰ ভেটা ভাঙি প্ৰাগ জ্যোতি সদ্বয় জেউতি নিজৰাৰে ধাৰ, শত শত বন্তিৰ জ্ঞানৰ দীপালিয়ে জিলিকাব লুইতৰে পাৰ।

0: স্বাগতম। আপোনাৰ পৰিচয়টো আমাৰ শ্ৰোতাসকলক জনাব।
1: নমস্কাৰ, মোৰ নাম অংকনা ভট্ট।
0: ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী সমাগত। ভূপেন হাজৰিকা বুলি ক'লে আপোনাৰ মনলৈ কি ভাৱ আহে?
1: হাজৰিকা বুলি ক'লে মোৰ মনলৈ এটা শব্দই আহে, সেইটো হ'ল মানৱতা। তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাই মই শ্ৰোতাসকললৈ এটি গীত প্ৰেৰণ কৰিব বিচাৰোঁ। সেই গীতটোৰ নাম হ'ল বিস্তীৰ্ণ পাৰৰে। কাৰণ এই গীতটোৰ মাজেৰে তেওঁ সমাজ, মানুহ আৰু মানৱতাৰ প্ৰতি থকা গভীৰ অনুভূতি প্ৰকাশ কৰিছে।
0: হয়, ধন্যবাদ। আমি এই গীতটি শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰিম।
2: বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে গুঢ়ালুইত তুমি গুঢ়ালুইত বোৱা কিয়? বিস্তীৰ্ণ পাৰৰে অসংখ্য

ইমানপুৰৰ শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে ঝৰণা ভৰালীয়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা গণেশ দেৱতাৰ পূজা অৰ্চনা, বিশ্বৰ 4,075 এটা সৰ্বযুক্ত গড়ৰ 80% ব্ৰহ্মপুত্ৰ উপত্যকাত আছে বুলি ভাৰত আৰু নেপালৰ শেহতীয়া মূল্যায়নত প্ৰকাশ, দেশজুৰি আজি হিন্দী দিৱস উদযাপন আৰু মহিলাৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত শ্ৰীলংকাক 72 ৰাণত পৰাস্ত কৰি ভাৰতৰ খিতাপ দখল। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনিনাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা অগণন ভক্তৰ সমাগম হৈছে। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল, নিউ গুৱাহাটী, পাঞ্জাবাৰী, খানাপাৰা আৰু বীৰকুচিৰ গণেশ মন্দিৰত পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ নামনিত থকা গণেশ মন্দিৰতো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো যথাবিহিত ৰীতি নীতিৰে গণেশ চতুৰ্থী পালন কৰা হৈছে। নলবাৰীৰ গণেশ মন্দিৰ, আগিয়াথুৰীৰ গণেশ মন্দিৰৰ লগতে বিভিন্ন স্থানত গণেশ চতুৰ্থী উপলক্ষে ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোৱালপাৰা চহৰৰ বৰবজাৰ গণপতি পূজা সমিতিয়ে পৰম্পৰা ৰক্ষা কৰি গণেশ চতুৰ্থীৰ আয়োজন কৰিছে। এই উপলক্ষে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। চহৰখনৰ কলিতাপাৰা, বেলতলা আৰু তিলাপাৰাৰ লগতে লক্ষীপুৰ অঞ্চলৰ মেধিপাৰা গাঁৱত গণেশ চতুৰ্থী পালন কৰা হৈছে। বিশ্বৰ 4,075 এটা সৰ্বযুক্ত গড়ৰ 80% অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আছে বুলি ভাৰত আৰু নেপালৰ শেহতীয়া মূল্যায়নত প্ৰকাশ পাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি 2,600ৰো অধিক গড় আছে। বিগত সময়ছোৱাত বিশ্বৰ এটা সৰ্বযুক্ত গড় সংৰক্ষণৰ শতবৰ্ষ অতিক্ৰম কৰি অসমে ইতিহাস ৰচনা কৰিছে বুলি মূল্যায়নত প্ৰকাশ পাইছে। এই জৰীপত প্ৰকাশ পোৱা মতে ভাৰতত সম্প্ৰতি 3,323 আৰু নেপালত 752 এটা সৰ্বযুক্ত গড় আছে। ৰাজ্যৰ বন বিভাগৰ তথ্য অনুসৰি 2016 চনৰ পৰা কাজিৰঙা গড় হত্যা আৰু গড় হত্যাৰ অপচেষ্টা 86% হ্ৰাস পাইছে। এই সময়ছোৱাত 42 জন চোৰাং চিকাৰীক আটক কৰা হৈছে, 6টা চোৰাং চিকাৰীৰ ঘাটি উৎখাত কৰা হৈছে আৰু 9টা গড় হত্যাৰ অপচেষ্টা বিফল কৰা হৈছে। তদুপৰি উদ্যানখনৰ ভিতৰত আৰু চাৰিওফালে 253টা বন শিবিৰ স্থাপন কৰা হৈছে। ড্ৰোনৰ ব্যৱহাৰ আৰু থাৰ্মেল কেমেৰা সংস্থাপনৰ সহায়ত 2022 চনত কাজিৰঙাত প্ৰথমবাৰৰ বাবে গড় হত্যা শূন্য হৈছিল বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যত বিলুপ্ত প্ৰায় বিৰল প্ৰজাতিৰ নল গাহৰিৰ সংখ্যা 6ৰ পৰা 194লৈ বৃদ্ধি পাইছে। বন বিভাগৰ সংৰক্ষণ আৰু প্ৰজনন ব্যৱস্থাৰ জৰিয়তে এই বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বৰ আটাইতকৈ সৰু আৰু বিৰল এই প্ৰজাতি বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অনা 6টা নল গাহৰিৰ সংৰক্ষণ আৰু প্ৰজনন কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু সম্প্ৰতি এই সংখ্যা 194 হৈছে বুলি তেওঁ কয়। বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এই সন্দৰ্ভত কয় যে 2040 চনৰ ভিতৰত এই সংখ্যা 300লৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। এই দীৰ্ঘম্যাদী লক্ষ্য বিপন্ন প্ৰজাতিটোক সুৰক্ষা দিয়াই নহয়, আন কেইবাটাও বিলুপ্ত প্ৰায় প্ৰাণীৰ প্ৰজাতিৰ নিৰ্ভৰশীল বিচৰণভূমি সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিপন্ন কৰিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এজনী পোহনীয়া হাতী বহিৰাজ্যলৈ সৰবৰাহ কৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে কালি এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত শ্ৰীমতী ঘোষে কয় যে তিনিচুকীয়াৰ এজন মালিকে সীমিত সময়ৰ বাবে হাতীজনীক মানাহত ৰাখিছিল। পাছত তেওঁৰ অনুমতি অনুসৰি বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীন

0: 7 ছেপ্টেম্বৰত হাতীজনী কেৰালামলৈ প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা এই হাতীজনীৰ লগতে আৰু 3টা হাতীৰ প্ৰেৰণৰ কথা আছিল বুলি উল্লেখ কৰি ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে কয় যে হাতীৰ সৈতে জনসাধাৰণৰ আৱেগ জড়িত হৈ থকাৰ বাবে বহিৰাজ্যলৈ পৰৱৰ্তী সময়ত বাকী 3টা হাতী প্ৰেৰণ নকৰিবলৈ উৰ্ধতন কৰ্তৃপক্ষক আবেদন জনোৱা হৈছে। এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় বুলিও ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে উল্লেখ কৰে।
1: আমাৰ যিটো প্ৰাইভেট এলিফেণ্ট ৰুমছ আছে তাতে আমাৰ দুৰ্গা নামৰ হাতী, যিহেতু তাৰ মানে সেইটো প্ৰাইভেট অনাৰশ্বিপ আছে, মানুহ তাৰ অনাৰটো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আছে, ডিষ্ট্ৰিক্ট পূৰ্ণিয়া পেগু, তেখেতৰ হাতীটো আমাৰ মানসত অনলি ফৰ ট্ৰানজিট, মানে এটা টেম্পৰেৰী আপকিপৰ কাৰণে ৰখা হৈছিলে। আৰু 7 তাৰিখে আমাৰ যিটো ৰুল মতে চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন, মানে অসমৰ যিটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ যিটো চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন হয়, তেখেতৰ যেতিয়া এটা ভেৰিফিকেশ্যন কমপ্লিট হ'ল আৰু তেখেতে এটা আমাক ইনষ্ট্ৰাকশ্যন দিলে কি এই দুৰ্গা নামৰ হাতীটো এতিয়া এইটো আমি পাৰ্মিশ্যন দিছো এজ গভৰ্ণমেণ্ট টু ইয়াৰ পৰা এইটো তামিলনাডু যাবলৈ, তো তাৰপিছত আমি এইটো 7 তাৰিখে ইয়াৰ পৰা পঠালো।
0: উল্লেখযোগ্য যে যোৱা 7 ছেপ্টেম্বৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ মহল কেম্পৰ পৰা দুৰ্গা নামৰ পোহনীয়া হাতীজনী কেৰালামলৈ সৰবৰাহ কৰা হৈছিল। এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে বাঁহবাৰী ৰেঞ্জৰ বন সংমণ্ডল বিষয়া নীতিশ বড়োক জবাবদিহি কৰিছিল। গোলাঘাট জিলাৰ মৰঙী অঞ্চলত বনৰীয়া হাতীয়ে যোৱা কেইবাদিনো ধৰি উপদ্ৰৱ চলাইছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ ধান খেতি নষ্ট কৰাৰ লগতে হাতীৰ গছকত কেইবাটাও বাসগৃহ ধবংস হয়। বিশেষকৈ নিশাৰ ভাগত হাতীৰ বিচৰণ বৃদ্ধি পোৱাত স্থানীয় লোকে শংকিত হৈ দিন পাৰ কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱৰ পৰা শস্যভূমি ৰক্ষা কৰা তথা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ বাবে গোলাঘাট বন বিভাগক শীঘ্ৰে ব্যৱস্থা ল'বলৈ স্থানীয় লোকে আহ্বান জনাইছে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। 1949 চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগৰী লিপিত লিখা হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত বিশ্বৰ ভালেসংখ্যক লোকে হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে 52 কোটিৰো অধিক লোকৰ প্ৰথম ভাষা হৈছে হিন্দী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নবী মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় ৰাজভাষা সন্মিলন আৰু হিন্দী দিৱস 2026ৰ আৰম্ভণি সত্ৰত অংশগ্ৰহণ কৰাৰ কথা। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী ভাষা বিভাগে দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনত বিভিন্ন ভাৰতীয় ভাষাৰ সৈতে হিন্দীৰ সমন্বয়ৰ উপৰি চৰকাৰী ভাষা, জনসাধাৰণৰ ভাষা আৰু সংযোগী ভাষা হিচাপে হিন্দীৰ প্ৰসাৰ সন্দৰ্ভত বিভিন্ন খণ্ডৰ বিশেষজ্ঞ, সাহিত্যিক, ভাষাবিদ, শিক্ষাবিদ, সংসদৰ সদস্য, জ্যেষ্ঠ চৰকাৰী বিষয়া তথা বিশিষ্ট ব্যক্তিসকলে ভাষণ দিব। আৰম্ভণি সত্ৰত শ্ৰীশ্বাহে হিন্দী ভাষাৰ ব্যৱহাৰ আৰু সম্বৰ্ধনৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাগৰাকীও ব্যক্তি তথা প্ৰতিষ্ঠানক 2025-26 বৰ্ষৰ ৰাজভাষা গৌৰৱ আৰু ৰাজভাষা কীৰ্তি বঁটা প্ৰদান কৰিব। এই সত্ৰৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰগীত বন্দে মাতৰম আৰু এই গীতৰ ঐতিহাসিক, ভাষিক আৰু সাংস্কৃতিক তাৎপৰ্য সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হ'ব। এই সন্মিলনত বন্দে মাতৰমৰ প্ৰতি উৎসৰ্গিত ৰাজভাষা ভাৰতীৰ এটা বিশেষ সংস্কৰণকে ধৰি কেইবাখনো গ্ৰন্থ মুকলি কৰা হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে হিন্দী দিৱস উপলক্ষে এটা বাৰ্তা শ্বেয়াৰ কৰি কয় যে হিন্দী হৈছে ৰাষ্ট্ৰীয় ঐক্য বৰ্তাই ৰখাৰ এনাজৰী। ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্ত হোৱাত ভাষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিগদৰ্শনত হিন্দী আৰু অন্যান্য ভাষাসমূহে প্ৰযুক্তিগত উন্নয়নৰ সোণালী যুগত প্ৰৱেশ কৰা বুলিও তেওঁ উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে হিন্দী দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে কয় যে হিন্দী কেৱল এটা ভাষাই নহয়, হিন্দী হৈছে দেশৰ সংস্কৃতি, সভ্যতা আৰু জীৱনৰ প্ৰমূল্যৰ প্ৰতিফলন। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও হিন্দী দিৱস উপলক্ষে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে সাহিত্য তথা সাংবাদিকতাৰ পৰা চলচ্চিত্ৰ, দূৰদৰ্শন, শিক্ষা তথা ডিজিটেল পৃথিৱীখনলৈ হিন্দী লাখ লাখ লোকৰ প্ৰকাশৰ পৰিভাষা হৈ উঠিছে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম অসামৰিক সেৱাৰ 4জন জ্যেষ্ঠ বিষয়াক নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি শিলচৰ পৌৰ নিগমৰ 42টা ৱাৰ্ডত 4টা পৰ্যবেক্ষকজনত বিভক্ত কৰা হৈছে। ইতিমধ্যে পৰ্যবেক্ষকসকলে শিলচৰত উপস্থিত হৈ দায়িত্ব গ্ৰহণ কৰিছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী, নিৰ্বাচনী এজেণ্ট আৰু জনসাধাৰণে নিৰ্বাচন সম্পৰ্কীয় যিকোনো বিষয়ৰ বাবে নিজ নিজ ৱাৰ্ডৰ ভাৰপ্ৰাপ্ত পৰ্যবেক্ষকৰ সৈতে যোগাযোগ কৰিব পাৰিব। কাছাৰ আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী 2টা পৃথক অভিযানত প্ৰায় 14 কোটি টকাৰ হেৰইন আৰু য়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে কালি শিলচৰ থানাৰ অন্তৰ্গত ৰামনগৰ বাইপাছ এলেকাত অভিযান চলাই এখন ট্ৰাকৰ পৰা 150টা চাবোনৰ বাকচত কঢ়িয়াই অনা 2 কিলোগ্ৰামৰো অধিক হেৰইন জব্দ কৰে। ঘটনা সংক্ৰান্তত লাইলাপুৰৰ আব্দুল ৰহিম লস্কৰ নামৰ এজন লোকক আটক কৰা হৈছে। মিজোৰামৰ চাম্ফাই জিলাৰ পৰা মাদক দ্ৰব্যখিনি সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে জনাইছে।

0: ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত যোৱা নিশা ভাৰতে শ্ৰীলংকাক 72 ৰাণত পৰাস্ত কৰি অষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াকে ধৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু টি টুৱেণ্টি ফৰ্মেটৰ এছিয়া কাপ ফাইনেলত ভাৰতে ষষ্ঠবাৰৰ বাবে শ্ৰীলংকাক পৰাস্ত কৰিছে। ভাৰতে কালি প্ৰথমে বেট ধৰি 5 উইকেটৰ বিনিময়ত 183 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ শেফালী বাৰ্মাই 68 আৰু স্মৃতি মন্ধনাই 59 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত শ্ৰীলংকাই 19 অভাৰ 4টা বলত 8টা উইকেট হেৰুৱাই 111 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে 4টা উইকেট দখল কৰাৰ লগতে দীপ্তি শৰ্মাই 3টা উইকেট লাভ কৰে। শেফালী বাৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ৰাজ্যত ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদিনা গণেশ দেৱতাৰ পূজা অৰ্চনা। বিশ্বৰ 4,075 এটা সৰ্গযুক্ত গড়ৰ 80% ব্ৰহ্মপুত্ৰ উপত্যকাত আছে বুলি ভাৰত আৰু নেপালৰ শেহতীয়া মূল্যায়নত প্ৰকাশ। দেশজুৰি আজি হিন্দী দিৱস উদযাপন আৰু মহিলাৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত শ্ৰীলংকাক 72 ৰাণত পৰাস্ত কৰি ভাৰতৰ খিতাপ দখল। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে গীত আৰু গজল। অনুষ্ঠানত প্ৰথমে এয়া আহমেদ জেহানজেব, সংগীত শচীন গুপ্তাৰ।

গীত আৰু গজল অনুষ্ঠানটিৰ শেষত সেয়া আছিল উস্তাদ চুলতান খান আৰু চিত্ৰা। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে অসমীয়া আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণী। অনুষ্ঠানত প্ৰথমেই শুনক অনিমা চৌধুৰী আৰু ৰাজেন গোহাঁইৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে শিৱানী দত্তৰ কণ্ঠৰ আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনক আশীষ দত্ত ৰচিত এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে শিৱানী দত্তৰ কণ্ঠৰ গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে মনোজ বৰুৱাৰ ভায়লিন বাদন। আজি শুনক ৰাগ ভীমপালাচী।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে মনোজ বৰুৱাৰ ভায়লিন বাদনত ৰাগ ভীমপলাচী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ডলী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলন 2026ৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী হুমায়ুন কবীৰে ভাৰতৰ সৈতে নতুন সম্পৰ্কৰ দিশে আগবাঢ়িবলৈ বাংলাদেশে ইচ্ছা প্ৰকাশ কৰা বুলি উল্লেখ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে শিৱদাতা বিঘিনিনাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হৈছে। দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। আৰু ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে মহিলাৰ T20 এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক শুভেচ্ছা জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলন 2026ৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। তেওঁ কয় যে এই শীৰ্ষ সন্মিলনৰ সফলতাই গোলকীয় পৰ্যায়ত গভীৰ প্ৰভাৱ পেলাব। শ্ৰীসিঙে উল্লেখ কৰে যে ঐতিহাসিক নতুন দিল্লী ঘোষণা পত্ৰ কেৱল নথি নহয়, বৰঞ্চ এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ বৰ্ধিত গোলকীয় প্ৰভাৱৰ প্ৰমাণ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত ব্ৰিকছৰ অধ্যক্ষ হিচাপে ভাৰতে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাক অগ্ৰাধিকাৰ দিছে। ভাৰতে ব্ৰিকছৰ সহযোগিতাত প্ৰত্যক্ষভাৱে জনসাধাৰণৰ সৈতে সংযোজিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি শ্ৰীসিঙে উল্লেখ কৰে। তেওঁ কয় যে এই সৰ্বাংগীন আৰু মানৱকেন্দ্ৰিক পদক্ষেপ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ মূল বৈশিষ্ট্য হৈ পৰিছে। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী হুমায়ুন কবীৰে বহুপাক্ষিক মঞ্চসমূহৰ পৰিৱৰ্তে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে ভাৰতৰ সৈতে নতুন সম্পৰ্কৰ দিশে আগবাঢ়িবলৈ বাংলাদেশে ইচ্ছা প্ৰকাশ কৰা বুলি সদৰি কৰিছে। ঢাকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত সাংবাদিকৰ সৈতে মত বিনিময় কৰি হুমায়ুন কবীৰে কয় যে সম্প্ৰতি দেশ দুখনৰ মিত্ৰতা কিছুমান নিৰ্দিষ্ট দিশত সীমাবদ্ধ হৈ আছে। এই পৰিধি অতিক্ৰম কৰি উমৈহতীয়া স্বাৰ্থৰ ভিত্তিত নতুন দিল্লীৰ সৈতে মিত্ৰতা আগবঢ়াই নিবলৈ বাংলাদেশে ইচ্ছা প্ৰকাশ কৰা বুলি তেওঁ সদৰি কৰে। প্ৰয়োজন সাপেক্ষে বাংলাদেশে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সৈতে সংগতি ৰাখি অন্য দেশসমূহকো সাক্ষাৎ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভাৰত বাংলাদেশৰ সীমান্ত অঞ্চলত সংঘটিত শেহতীয়া ঘটনা সন্দৰ্ভত শ্ৰীকবীৰে কয় যে ঢাকাই কূটনৈতিক আলোচনাৰ জৰিয়তে এই সমস্যাসমূহ সমাধান কৰাৰ পোষকতা কৰে। এই ক্ষেত্ৰত দেশখনে আন্তঃৰাষ্ট্ৰীয় আইন তথা দ্বিপাক্ষিক চুক্তি আৰু সীমান্ত অঞ্চলৰ নীতি নিয়মসমূহ মানি চলিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এখন বুজাবুজি চুক্তি পৰ্যালোচনা কৰাৰ বিষয়টো সন্দৰ্ভত তেওঁ কয় যে সংসদীয় ব্যৱস্থাৰ জৰিয়তে এইসমূহ পৰীক্ষা কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে সম্ভাৱ্য সকলো স্থলতে পবিত্ৰ থিৰুকুৰালৰ প্ৰচাৰ কৰাৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়। ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ছোৱাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ হাতত থিৰুকুৰালৰ ৰুছ অনুবাদৰ প্ৰতিলিপি অৰ্পণ কৰাৰ বাবে তেওঁ শ্ৰীমোদীক ধন্যবাদ জ্ঞাপন কৰে। চেন্নাইস্থিত তেওঁৰ বাসগৃহত আজি গণেশ চতুৰ্থী উপলক্ষে বিশেষ পূজাৰ আয়োজন কৰাৰ পাছত শ্ৰীমুৰুগানে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে নতুন দিল্লীত সফলতাৰে ব্ৰিকছ শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তামিলনাডুৰ মাদুৰান্তাকম আৰু ধাৰাপুৰম বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত শ্ৰীমুৰুগানে কয় যে বিজেপিয়ে AIADMKক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনিনাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হৈছে। এই দিনটো ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয়, যি হৈছে জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক। বিনায়ক চতুৰ্থী বা গণেশ উৎসৱ হিচাপেও পৰিচিত এই দিনটোৰ পৰাই 10-দিনীয়া মহোৎসৱ আৰম্ভ হয় আৰু ভক্তসকলে ভগৱান গণেশৰ মৃন্ময় মূৰ্তি ঘৰত ৰাখি পূজা অৰ্চনা কৰে। গণেশ বিসৰ্জনৰ বিশাল আয়োজনৰ এই মহোৎসৱৰ সামৰণি পৰে। ভগৱান গণেশৰ মূৰ্তি বিসৰ্জনে সৃষ্টি আৰু বিনাশৰ প্ৰক্ৰিয়াক চিহ্নিত কৰে। গণেশ চতুৰ্থী মহাৰাষ্ট্ৰৰ প্ৰধান উৎসৱসমূহৰ অন্যতম আৰু ৰাজ্যখনৰ লোকসকলে অতি উলহ মালহেৰে এই উৎসৱ পালন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণেশ চতুৰ্থী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ভগৱান গণেশ হৈছে জ্ঞান, সমৃদ্ধি আৰু পবিত্ৰ আৰম্ভণিৰ প্ৰতীক। গণেশ চতুৰ্থী মহোৎসৱে আমাৰ জীৱনলৈ শক্তি, জ্ঞান আৰু ইতিবাচক চিন্তা কঢ়িয়াই আনে বুলি শ্ৰীমুৰ্মুৱে উল্লেখ কৰে। তেওঁ কয় যে এই পবিত্ৰ উৎসৱে সকলোকে নতুন সংকল্পৰে প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভগৱান গণেশে প্ৰত্যেকৰে জীৱনলৈ সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে প্ৰাৰ্থনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ চতুৰ্থী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে এটা সংস্কৃত হিতুপদেশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এই পবিত্ৰ উৎসৱে প্ৰত্যেকৰে জীৱনত নতুন শক্তি আৰু উদ্দীপনা যোগাই তুলিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে গণেশ দেৱতাৰ আশীৰ্বাদেৰে সকলো ক্ষেত্ৰত সফলতা প্ৰাপ্তিৰে দেশ নিৰন্তৰ

প্ৰগতিৰ পথত আগুৱাই যাব বুলিও কামনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। 1949 চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগৰী লিপিত লিখা হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত বিশ্বৰ ভালেসংখ্যক লোকে হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে 52 কোটিৰো অধিক লোকৰ প্ৰথম ভাষা হৈছে হিন্দী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নৱী মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় ৰাজভাষা সন্মিলন আৰু হিন্দী দিৱস 2026ৰ আৰম্ভণি সত্ৰত অংশগ্ৰহণ কৰাৰ কথা। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী ভাষা বিভাগে দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনত বিভিন্ন ভাৰতীয় ভাষাৰ সৈতে হিন্দীৰ সমন্বয়ৰ উপৰি চৰকাৰী ভাষা, জনসাধাৰণৰ ভাষা আৰু সংযোগী ভাষা হিচাপে হিন্দীৰ প্ৰসাৰ সন্দৰ্ভত বিভিন্ন খণ্ডৰ বিশেষজ্ঞ, সাহিত্যিক, ভাষাবিদ, শিক্ষাবিদ, সংসদৰ সদস্য, জ্যেষ্ঠ চৰকাৰী বিষয়া তথা বিশিষ্ট ব্যক্তিসকলে ভাষণ দিব। আৰম্ভণি সত্ৰত শ্ৰীশ্বাহে হিন্দী ভাষাৰ ব্যৱহাৰ আৰু সম্বৰ্ধনৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাগৰাকীও ব্যক্তি তথা প্ৰতিষ্ঠানক 2025-26 বৰ্ষৰ ৰাজভাষা গৌৰৱ আৰু ৰাজভাষা কীৰ্তি বঁটা প্ৰদান কৰিব। এই সত্ৰৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰগীত বন্দে মাতৰম আৰু এই গীতৰ ঐতিহাসিক, ভাষিক আৰু সাংস্কৃতিক তাৎপৰ্য সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হ'ব। এই সন্মিলনত বন্দে মাতৰমৰ প্ৰতি উৎসৰ্গিত ৰাজভাষা ভাৰতীৰ এটা বিশেষ সংস্কৰণকে ধৰি কেইবাখনো গ্ৰন্থ মুকলি কৰা হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে হিন্দী দিৱস উপলক্ষে এটা বাৰ্তা শ্বেয়াৰ কৰি কয় যে হিন্দী হৈছে ৰাষ্ট্ৰীয় ঐক্য বৰ্তাই ৰখাৰ এনাজৰী। ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্ত হোৱাত ভাষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিগদৰ্শনত হিন্দী আৰু অন্যান্য ভাষাসমূহে প্ৰযুক্তিগত উন্নয়নৰ সোণালী যুগত প্ৰৱেশ কৰা বুলি তেওঁ উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে হিন্দী দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে কয় যে হিন্দী কেৱল এটা ভাষাই নহয়, হিন্দী হৈছে দেশৰ সংস্কৃতি, সভ্যতা আৰু জীৱন প্ৰমূল্যৰ প্ৰতিফলন। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও হিন্দী দিৱস উপলক্ষে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে সাহিত্য তথা সাংবাদিকতাৰ পৰা চলচ্চিত্ৰ, দূৰদৰ্শন, শিক্ষা তথা ডিজিটেল পৃথিৱীখনলৈ হিন্দী লাখ লাখ লোকৰ প্ৰকাশৰ পৰিভাষা হৈ উঠিছে। পাকিস্তানৰ দক্ষিণ পশ্চিম বেলুচিস্তানৰ এটা কয়লাখনিত হোৱা গেছ বিস্ফোৰণৰ ঘটনাত 4 শ্ৰমিক নিহত হোৱাৰ লগতে 5 শ্ৰমিক আহত হয়। হাৰনাই জিলাৰ এটা কয়লাখনিৰ ভিতৰত কালি এই ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা আগষ্টত বেলুচিস্তানৰ ডুকি জিলাত এটা কয়লা খনিত কৰ্মৰত অৱস্থাত উশাহত বিষাক্ত মিথেন গেছ প্ৰৱেশ কৰাত 2 আফগান নাগৰিককে ধৰি 3 শ্ৰমিক নিহত হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ T20 এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয় যে ভাৰতীয় খেলুৱৈসকলে সমগ্ৰ প্ৰতিযোগিতাখনত অনবদ্য প্ৰদৰ্শনেৰে আটাইকেইখন খেলতে জয়লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ কয় যে এই খেলুৱৈসকল হৈছে দেশৰ যুৱ প্ৰজন্মৰ বাবে অসীম প্ৰেৰণাৰ উৎস। অনাগত দিনত তেওঁলোকে সফলতাৰ এনে বহু গাথা ৰচনা কৰিব বুলি শ্ৰীমতী মুৰ্মুৱে আস্থা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে তেওঁৰ শুভেচ্ছা বাৰ্তাত কয় যে প্ৰতিযোগিতাত ভাৰতীয় দলৰ অপ্ৰতিৰোধ্য অভিযান, অনবদ্য দলীয় ঐক্য আৰু প্ৰবল দৃঢ়তাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মহিলা দলক শুভেচ্ছা জনাই কয় যে প্ৰতিযোগিতাখনত খেলুৱৈসকলৰ আস্থা, দৃঢ়তা আৰু উদ্যম পৰিলক্ষিত হয়। এই জয়ে দেশৰ লাখ লাখ যুৱক যুৱতীক খেলৰ প্ৰতি আগ্ৰহী হবলৈ অনুপ্ৰাণিত কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত যোৱা নিশা ভাৰতে শ্ৰীলংকাক 72 পৰাস্ত কৰি অষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াকে ধৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় T20 ফৰ্মেটৰ এছিয়া কাপ ফাইনেলত ভাৰতে 6ষ্ঠবাৰৰ বাবে শ্ৰীলংকাক পৰাস্ত কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰছ অধনম ঘেব্ৰিয়াছে স্বাস্থ্যখণ্ডত অতি শক্তিশালী সহযোগিতা, উদ্ভাৱন, স্থিতিস্থাপকতা তথা স্থায়ী বিত্তীয় সাহায্যৰ বাবে আহ্বান জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ব্ৰিক্ছ মুৰববীসকলৰ শীৰ্ষ সন্মিলনৰ 4টা বিষয়বস্তু পোনপটীয়াভাৱে আন্তৰ্জাতিক স্বাস্থ্যখণ্ডৰ সৈতে জড়িত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত অনুষ্ঠিত ব্ৰিক্ছ শীৰ্ষ সন্মিলন 2026ৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী হুমায়ুন কবীৰে ভাৰতৰ সৈতে নতুন সম্পৰ্কৰ দিশে আগবাঢ়িবলৈ বাংলাদেশে ইচ্ছা প্ৰকাশ কৰা বুলি উল্লেখ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনিনাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হৈছে। দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। আৰু ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে মহিলাৰ T20 এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক শুভেচ্ছা জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে ভনিতা কলিতাৰ কণ্ঠৰ দুটি লোকগীত।

ইমান পৰে শ্ৰোতাসকলে ভনিতা কলিতাৰ কণ্ঠৰ লোকগীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে দুই

0: समाप्त हुआ, नमस्कार।
1: মিডিয়াম ওয়েভৰ 411.5 মিটাৰ 729 কিলোহার্টজ আৰু এফএম বেণ্ডৰ 101.6 মেগাহার্টজত লগতে নিউজ অন এআইআৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনিনাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। গণেশ চতুৰ্থী উপলক্ষে ৰাজ্যৰ গণেশ মন্দিৰসমূহত আজি পুৱাৰে পৰা ভক্তিপ্ৰাণ ৰাইজৰ আগমন হয় আৰু সকলোৱে সিদ্ধিদাতা গণেশ দেৱতাক পূজা অৰ্চনা কৰে।

0: দিনটো ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণেশ চতুৰ্থী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ভগৱান গণেশ হৈছে জ্ঞান, সমৃদ্ধি আৰু পবিত্ৰ আৰম্ভণিৰ প্ৰতীক। গণেশ চতুৰ্থী মহোৎসৱে আমাৰ জীৱনলৈ শক্তি, জ্ঞান আৰু ইতিবাচক চিন্তা কঢ়িয়াই আনে বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ চতুৰ্থী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই পবিত্ৰ উৎসৱে প্ৰত্যেকৰে জীৱনত নতুন শক্তি আৰু উদ্দীপনা যোগাই তুলিব বুলি কামনা কৰে। তেওঁ লগতে গণেশ দেৱতাৰ আশীৰ্বাদেৰে সকলো ক্ষেত্ৰত সফলতা প্ৰাপ্তিৰে দেশ নিৰন্তৰ প্ৰগতিৰ পথত আগুৱাই যাব বুলি কামনা কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এজনী পোহনীয়া হাতী বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে কালি এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত শ্ৰীমতী ঘোষে কয় যে তিনিচুকীয়াৰ হাতীৰ মালিক এগৰাকীয়ে সীমিত সময়ৰ বাবে হাতীজনীক মানাহত ৰাখিছিল। পাছত তেওঁৰ অনুমতি অনুসৰি বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত 7 ছেপ্টেম্বৰত হাতীজনী কেৰেলমলৈ প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা এই হাতীজনীৰ লগতে আৰু 3টা হাতী প্ৰেৰণৰ কথা আছিল বুলি উল্লেখ কৰি ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে কয় যে হাতীৰ সৈতে জনসাধাৰণৰ আৱেগ জড়িত হৈ থকাৰ বাবে বহিঃৰাজ্যলৈ পৰৱৰ্তী সময়ত বাকী 3টা হাতী প্ৰেৰণ নকৰিবলৈ উৰ্ধতন কৰ্তৃপক্ষক আবেদন জনোৱা হৈছে। এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় বুলিও ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে উল্লেখ কৰে।
1: আমাৰ যিটো প্ৰাইভেট এলিফেণ্ট ৰুলছ আছে তাতে আমাৰ দুৰ্গা নামৰ হাতী যিহেতু তাৰ মানে সেইটো প্ৰাইভেট অ'নাৰশ্বিপ আছে, মানুহ তাৰ অ'নাৰটো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আছে, মিষ্টাৰ পুণ্য পেগু, তেখেতৰ হাতীটো আমাৰ মানাহত অনলি ফৰ ট্ৰানজিট মানে এটা টেম্পৰেৰী আপকিপৰ কাৰণে ৰখা হৈছিলে। আৰু 7 তাৰিখে আমাৰ যিটো ৰুল মতে চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন মানে অসমৰ যিটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ যিটো চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন হয় তেখেতৰ যেতিয়া এটা ভেৰিফিকেশ্যন কমপ্লিট হ'ল আৰু তেখেতে এটা আমাক ইনষ্ট্ৰাকশ্যন দিলে কি এই দুৰ্গা নামৰ হাতীটো এতিয়া এইটো আমি পাৰ্মিশ্যন দিছোঁ এজ গভৰ্ণমেণ্ট টু ইয়াৰ পৰা এইটো তামিলনাডু যাবলৈ, তো তাৰপিছত আমি সেইটো 7 তাৰিখে ইয়াৰ পৰা পঠালোঁ।
0: উল্লেখযোগ্য যে যোৱা 7 ছেপ্টেম্বৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ মহল কেম্পৰ পৰা দুৰ্গা নামৰ পোহনীয়া হাতীজনীক কেৰেলমলৈ সৰবৰাহ কৰা হৈছিল। এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে বাঁহবাৰী ৰেঞ্জৰ বন সংমণ্ডল বিষয়া নীতিশ বৰক জবাবদিহি কৰিছিল। দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। 1949 চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগিৰী লিপিত লিখা হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত বিশ্বৰ ভালেসংখ্যক লোকে হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে 52 কোটিৰো অধিক লোকৰ প্ৰথম ভাষা হৈছে হিন্দী। পত্নী হত্যাৰ অভিযোগত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰামানুজ গোস্বামী নামৰ অপৰাধীজনৰ আজি মৃত্যু হয়। পুৱতি নিশা কাহিলিপাৰাৰ পৰা নৰকাসুৰ পাহাৰ হৈ গুৱাহাটী চিকিৎসালয় হাস্পতাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নি থকা অৱস্থাত অভিযুক্তজনে আৰক্ষীৰ গাড়ীৰ পৰা জাপ মাৰি পলাবলৈ চেষ্টা কৰাৰ ফলত গুৰুতৰভাৱে আহত হৈ মৃত্যুক খাবটি লয়। বৰ্তমান অভিযুক্তজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মৃতদেহ ৰখা হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিয়ে আজি কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাসায়নিক সাৰৰ কলা বজাৰ বন্ধ কৰা, কৃষকক উপযুক্ত মূল্যত সাৰ প্ৰদান কৰা, প্ৰকৃত কৃষকক পি এম কিষাণ কাৰ্ড প্ৰদান কৰা আৰু মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীত কৃষকসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম অসামৰিক সেৱাৰ 4জন জ্যেষ্ঠ বিষয়াক নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি শিলচৰ পৌৰ নিগমৰ 42টা ৱাৰ্ডত 4টা পৰ্যবেক্ষকজনত বিভক্ত কৰা হৈছে। ইতিমধ্যে পৰ্যবেক্ষকসকলে শিলচৰত উপস্থিত হৈ দায়িত্ব গ্ৰহণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে নীলিমা খাতুনৰ কণ্ঠৰ 2টি গীত, শ্ৰব্য সফুৰা, নদী মাথো বয়ৰ পৰা। প্ৰথমটি গীতৰ কথা কেশৱ মহন্তৰ আৰু সুৰ ৰমেন বৰুৱাৰ।

শ্ৰোতাসকলে ইমান পৰে শ্ৰব্য সফুৰা নদী মাথো বয়ৰ পৰা নীলিমা খাতুনৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 28 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 14 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, এফএম বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজন এয়াৰ এপৰ জৰিয়তেও। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত, বিলিফাং শইকীয়াৰী, ট্ৰেন্সমিটাৰত প্ৰমোদ চন্দ্ৰ টাইট, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু

চক্ৰটিছে কৈছিল, নিজক ভালদৰে বুজি পালেই আনকো সহজে বুজিব পাৰি। হেমচন্দ্ৰ বৰুৱাই কৈছিল, সৰস্বতীক পূজা কৰি জ্ঞানী হ'বলৈ যত্ন কৰাতকৈ দুখন কিতাপ পঢ়াটো বেছি ভাল।

0: এয়া আকাশবাণী তেজপুৰ। প্ৰিয় শ্ৰোতাবন্ধু, এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অনুষ্ঠানত শুনক দৰিয়লী গোটৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। সমূহ আইদেউকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ আজিৰ বিচিত্ৰা অনুষ্ঠানটি।
1: সকলোকে স্বাগতম আৰু নমস্কাৰ জনাই আকাশবাণী তেজপুৰৰ আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত আমি তেজপুৰৰ এটি অনুষ্ঠান দৰিয়লীৰ মহিলাসকলে শ্ৰীযুতা কৰবী শইকীয়াৰ তত্বাৱধানত এটি বিচিত্ৰানুষ্ঠান আগবঢ়াবলৈ লৈছোঁ। প্ৰথমেই মহাপুৰুষ শংকৰদেৱ বিৰচিত কেলিগোপাল নাটৰ এটি গীত আগবঢ়াইছোঁ। গীতটিৰ ৰাগ, বেলোৱাৰ, তাল, ৰূপক পৰিৱেশন কৰিছে সুবৰ্ণ ভূঞা, জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্তই। খোলত আছে বিদ্যমান ভূঞা, হাৰমনিয়াম শ্ৰীযুতা কৰবী শইকীয়াৰ।

0: এতিয়া শুনক ৰাণী দাসৰ স্বৰচিত কবিতা পাঠ।
1: মোৰ কবিতাৰ শিৰোনাম এতিয়া নালাগে আইৰ বাবে অনা উকা সাজযোৰ। বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আইক, চকুৰ আগতেই উটুৱাই নিলে সকলো স্বাভিমান হঠাতে। এতিয়া নালাগে আৰু আইৰ বাবে অনা উকা সাজযোৰ। কি ভয়াৱহ, কি আশ্চৰ্য, কাহানিও নেদেখা বান, চকুৰ আগতেই নীলে কাঢ়ি সকলো। কাৰনো আছিল ইমান প্ৰয়োজন, বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আইক, চকুৰ আগতে উটাই নিলে সকলো স্বাভিমান হঠাতে। বানে ধোৱা মোৰ গাঁওখন মৰিশালী হ'ল, মোৰ বুকু উদং কৰি নীলে কাঢ়ি ঘৰ বাৰী। কি যে ভয়াৱহ, কি যে আশ্চৰ্য, কাহানিও নেদেখা, কাহানিও নুশুনা এই বাৰিষাৰে বান। পানীতেই আছোঁ আমি, খাবলৈ পানী নাই এটো।

0: পিউ থাকি বলে নাই আপন ঘরখনে, গাঁৱৰ কোনো চিন চাপ নাই, পানী পানী পানী কেৱল বানপানী। আপোনজনক হেৰুৱালো, নেদেখো আজি জীৱনৰ বাট, চকুৰ পানীৰ বাদে নাই একো, উকা উকা লাগে প্ৰতিটো প্ৰভাত। বানেটো নাজানে মূৰাই মোৰ বাবে কি, বানেটো নাজানে পিতাই মানে কি, বানেটো নাজানে ভোক মানে কি, দুখ মানে কি, বানেটো নাজানে আইৰ বগা সাজ মানে কি, বানেটো নুবুজে ঘৰ মাটি ভেটি মানে কি। বান বৰ অহংকাৰী, চকুৰ আগতেই কাঢ়ি নিলে মূৰাই, ক'তনো ইমান প্ৰয়োজন মোৰ সুখ, ক'তনো ইমান প্ৰয়োজন মূৰাইৰ গোটেইটো জীৱনৰ দুখ।
1: এতিয়া শুনক এটি অসমীয়া আধুনিক গীত পৰিৱেশন কৰিছে জুৰি বাঢ়ৈনাথে।

এতিয়া আমি এটি সমবেত সংগীত পৰিৱেশন কৰিছোঁ। পৰিৱেশনত আছে সুবৰ্ণ ভূঞা, জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস, অঞ্জলি মহন্ত।

0: স্বৰচিত গল্প এটি শুনাব অঞ্জলি মহন্তই।
1: গল্পটিৰ শিৰোনাম ছাত্ৰী। মালা আজি খুব সোনকালে উঠিছে, নহ'লে যে তাই কামখিনি মিলাব নোৱাৰিব। তাই ঝাৰুডাল লৈ আগফালৰ বাৰাণ্ডাখন সাৰিবলৈ আৰম্ভ কৰিলে। তাই কিছু আঁতৰৰ পৰাই মন কৰিলে, মৰ্ণিং ৱাক কৰিবলৈ অহা চুবুৰীৰ দাসক, দাসৰ মুখৰ ভংগীমা, কপালৰ ৰেখাবোৰ তাই বুজি পালে। তেওঁ মুখৰ ভিতৰতে কৈছে, যাত্ৰা নাস্তি। মালাই বুজি পায় মুখৰ আগত নক'লেও বহুতৰে মুখত এই ভাষা, কিন্তু কি কৰিবলৈ আছে তাইৰ? তাইৰ অস্তিত্ব টোকটো তাই আৰু নোহোৱা কৰিব নোৱাৰে। বিয়াৰ 5 বছৰ পাছতো মাক হ'ব নোৱাৰাৰ পুৰস্কাৰ হিচাপে গিৰিয়েকে তাইক মাকৰ ঘৰত থৈ গ'ল আৰু আকৌ এবাৰ বিয়া কৰাই এবাৰ পিছে বাপেকী হ'ল। আৰু মালা এই 2 বছৰ যেন এইখন ঘৰৰ আলহীহে। তাইৰ অস্তিত্ব আছে, প্ৰভাৱ নাই, প্ৰসাৰ নাই, যেন ঘৰখনৰ এটা অপ্ৰয়োজনীয় ফাৰ্নিচাৰ, আৱৰ্জনা। বৌয়েকৰ বেকা চাৱনিৰ আগত মালা মানুহজনী কোচ খাই যায়। তাই শুনিয়ে থাকে বৌয়েকৰ ভাষা, অতগাল মানুহৰ জাজ কেতিয়ানো মাৰি শেষ কৰিম। মালাই প্ৰায়ে শুনে কোনোবাই ফোন কৰিলে বৌয়েকে এই ডায়লগটো মাৰেই, অতগাল মানুহ বুলিবলৈ তাই আৰু মাকহে, বাকী ককায়েক বৌয়েক আৰু 4 বছৰীয়া মাইনা। তেওঁৰ কিহৰ বাবে ইমান উষ্মা? মালাই দেখোন ঘৰ সৰা, মচা, বাচন মজাৰ দায়িত্ব লৈছেই। মাক অসহায়, তেওঁৰ LP পাছ বিদ্যায় জীয়েকক একো সহায় কৰিব নোৱাৰে। অৱশ্যে তেওঁ মালাক বিউটিৰ পাৰ্লাৰৰ ট্ৰেইনিংটো তেওঁৰ সাঁচতীয়া পইচাখিনিৰেই দিয়ালে। ঘৰৰ সকলোখিনি সামৰি মেলিও মালাই পাৰ্লাৰখনলৈ ঠিকেই ওলাই যায়। চহৰৰ মাজমজিয়াৰ এই পাৰ্লাৰখনত মালাৰ পৰিচয় যাত্ৰা নাস্তি নহয়। ইয়াত তাই এজনী দক্ষ বিউটিচিয়ান। তাইৰ হাতৰ পাকত একো একোজনীৰ চেলাউৰি ধেনু ভিৰিহিয়া হয়, স্কিনৰ গ্ল' চাবলগীয়া হয়, কাৰোবাৰ নুডলছৰ দৰে চুলি সমান হয় আৰু কাৰোবাৰ চুলি ঢৌ খেলে। তাইৰ মাত কথাই কাষ্টমাৰসকলক চুম্বকৰ দৰে আকৰ্ষণ কৰে। সেয়ে যিসকলে এবাৰ এইখন পাৰ্লাৰলৈ আহে বেলেগলৈ আৰু যাবলৈ মন নকৰে। এইবাবে পাৰ্লাৰৰ মালিকনী বিবি বাইদেউ তাইৰ ওপৰত খুব

0: সন্তুষ্ট। আকৌ আজি পুৱা আগফাল সাৰিবলৈ যাওঁতে তাই যাত্ৰা নাস্তি মুখভংগীৰ সন্মুখীন হ'ল। নাই, তাই এতিয়া এইবোৰ একো নাভাবে। এইবোৰ মন্তব্যই তাইক এতিয়া আৰু স্পৰ্শ নকৰে। তাই আৰু মূল তললৈ ননমায়। বৌকে এবাৰ তাইক এসোপামান কাপোৰ উলিয়াই দিছে। চাওঁ মালা, এইখিনি ধুই দিয়াচোন, আজি মোৰ গাটো ভাল নহয়। এই ডাইলগটো বৌয়েকৰ মুখত লাগিয়ে থাকে। বৌ, মই আজি পাৰ্লাৰলৈ যাব লাগে, সোনকালে এটা এপইণ্টমেণ্ট আছে। গা ভাল পালে কাপোৰখিনি ধুই ল'বা। অ' আই, এই আকৌ মুখহে কথা শুনাই, ভোৰভৰাই বৌয়েক আঁতৰিল। অলপ পাছত তাই ওলাই আহিল, তাইৰ লগত দিয়া ট্ৰলি বেগটো। হ'ব, চলি যাব। কিছু টকা গিৰিয়েকে তাইৰ নামত আগতেই দি দিছিল। ইমান নিষ্ঠুৰ নহয় চাগৈ মানুহটো। সেইখিনি আছে, তাৰ লগত তাইৰ কিছু জমাও হৈছে। সন্মুখত এয়া মাক। মা, মই আজি বিবিবাৰ ঘৰত থাকিম দেই। কাইলৈৰ পৰা ওচৰতে ৰুম এটা পাইছোঁ, তাতে থাকিমগৈ। তোকো কেইদিনমান পাছত লৈ যাম দে। মাকে থৰ লাগি চাই থাকিল। মালা আগবাঢ়িল। এটা সোণ ছটিওৱা সোণালী পাতত তাই খোজ পেটালে। উমাল পুৱাৰ ৰদে মুঠি মুঠি সোণ তাইৰ গালৈ ছটিয়াই দিলে।
1: 80ৰ দশকৰ এগৰাকী কইনাৰ মনৰ ভাৱ প্ৰকাশেৰে এটি স্বৰচিত গল্প পাঠ কৰিব সুবৰ্ণ ভূঞাই। এৰি অহা দিনৰ নষ্টালজিয়া, বিয়াৰ জোৰোণ আহি পাবহি আৰু, উখল মাখল পৰিৱেশ। ককাদেউতাই কৈ আছে, হেৰৌ, সকলো দিহা পহন্তি লগাই ঠিক ঠাক কৰি ৰাখ। দেউতাই কামবোৰৰ তদাৰকি কৰি আছে। ইফালে সোনকালে গা ধুই আহি ময়ো কইনাৰ সাজ পিন্ধিব লাগে। দুদিন পিছত ঘৰখন এৰি যাবলগীয়াৰ দুখখিনি মই ক'ত থওঁ বাৰু? ডিঙিত সোপা মাৰি ধৰা কান্দোন লুকুৱাবলৈ গা ধোৱা ঘৰটোত সোমাই কোনেও গম নোপোৱাকৈ এসোতা কান্দি ল'লোঁ। নতুন ঘৰৰ নতুন পৰিৱেশত কি কৰিম নকৰিম সেয়া মনলৈ আহিবলৈ সময়ে পোৱা নাই। কিন্তু মোৰ জন্মলগ্নৰ পৰাই শৈশৱ কৈশোৰৰ প্ৰতিটো মুহূৰ্ত মৰমেৰে উমেৰে আৱৰি ৰখা এই ঘৰখন, যিখন ঘৰৰ গছলতিকাৰ পৰা চোতালৰ দুবৰিলৈকে মা দেউতা ভাই ভনী সকলোৱে মোৰ দেহ মন অধিকাৰ কৰি বহি আছে, পাৰিমনে বাৰু সিহঁতৰ পৰা আঁতৰি যাব? চেনেহৰ বান্ধোন আৰু দায়িত্ব পালনৰ মাজত টনা আজোৰা। আজি খোবা খুবুনি, দৰাঘৰত মোক থৈ আহিবলৈ প্ৰস্তুতি চলিছে। বিদায় বেলাত মোৰ হাত দুখন দুই হাতৰ মাজত লৈ দেউতাই ক'লে, যা আই, সকলোৰে লগত মিলিজুলি থাকিবি। বুকুৰ পৰা ওলাই আহিব খোজা শোকটোৱে ডিঙিত আহি আকৌ সোপা মাৰি ধৰিলেহি। নাই, নাকান্দো, দেউতা মাহঁতে সহিব নোৱাৰিব। পদূলিৰ মুখত তেতিয়া বিয়াৰ পিছৰ থমথমকৈ থিয় হৈ থকা বাটচৰা, পৰিয়ালৰ সকলো ওলাই আহিছে মোক দৰাঘৰলৈ পঠিয়াবৰ বাবে গাড়ীত উঠাবলৈ। কত আবদাৰ, কত হাঁহি ধেমালি, পঢ়া টেবুলত একেটা লেমৰ পোহৰৰ বাবে টনা আজোৰা, চকুৰ আগতে কোলাই বুকুচাই ডাঙৰ হোৱা মোৰ ভাইহঁত, মোৰ লগত গাৰ ছাঁৰ দৰে লাগি থকা মোৰ ভনীজনী, পদূলিৰ বকুলজোপা, পিছফালৰ বাৰান্দাৰ তাঁতৰ শালখন, পুখুৰীৰ পাৰটো, সন্ধিয়া ভৰি হাত ধুই পঢ়াৰ টেবুলত বহাৰ আগতে তুমি চিত্ৰ বৃত্তি মূৰ, মায়ে পঢ়াৰ মাজতে মৰমেৰে আগবঢ়াই দিয়া তপত গাখীৰ আৰু দেউতাৰ মৰমৰ শাসনবোৰ, চকুৰ আগেদি সকলোবোৰে ইমানকৈ অগাদেৱা কৰি মোক কি কৰিব বিচাৰিছে বাৰু? উহ, আৰু নোৱাৰো, ধৈৰ্যৰ বান্ধ খুলি গ'ল। সৰু ভাইটিৰ ডিঙিত সাৱটি ধৰি মই জোৰেৰে চিঞৰি চিঞৰি কান্দি উঠিলোঁ। অসমীয়া গাঁৱৰ বিয়াত গোৱা পৰম্পৰাগত বিয়া নামৰ এটি চমু আভাস দাঙি ধৰিবলৈ চেষ্টা কৰিছে সুবৰ্ণ ভূঞা আৰু তেওঁৰ সহযোগীসকলে। সহযোগীসকল হ'ল জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্ত। অসমীয়া সমাজৰ বিয়াত গোৱা পৰম্পৰাগত বিয়া নামৰ এটি চমু আভাস দিব খুজিছোঁ। কইনাঘৰ জোৰোণ পিন্ধাবলৈ দৰাপক্ষৰ মানুহ আহি কইনাঘৰৰ ৰভাতলত বহিছেহি।

0: দৰিয়লি গোটৰ পৰা সকলো আইদেউকে শ্ৰদ্ধা আৰু মৰম জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্রোতা, ইমান পরে ভক্তিমূলক গীতৰ অনুষ্ঠান আরাধনাত ধনদা পাঠকৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। প্ৰিয় শ্ৰোতাবন্ধু, অনুষ্ঠান পৰিস্থিতিৰ পিছতে গীতালী অনুষ্ঠানত আজি আপোনাৰ বাবে আগবঢ়াম অসমীয়া বোলছবিৰ গীত। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত 6:45 সন্ধ্যাৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব নীতি ভূঞাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। 7:35 নিবেদন কৰা হ'ব সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি। আজিৰ দিনটো অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 7:50। 8:00 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব। 8:02 আগবঢ়োৱা হ'ব বিজ্ঞানচৰা অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত পৰম্পৰাগত খাদ্যৰ বৈজ্ঞানিক দিশ শীৰ্ষক সাক্ষাৎকাৰটিত অংশগ্ৰহণ কৰিছে দৰং মহাবিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী ডাক্তৰ মনিকা দাস কটকীয়ে। 8:20 নিবেদন কৰা হ'ব কুঞ্জমা বৰদলৈৰ কণ্ঠৰ বৰগীত। আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব। ৰুমি গোস্বামীৰ কণ্ঠৰ আধুনিক গীত প্ৰচাৰ কৰা হ'ব 9:15। 9:30 আগবঢ়োৱা হ'ব শ্ৰোতাই হোৱাটছআপ যোগে অনুৰোধ কৰা শ্ৰোতাৰ প্ৰিয় গীতৰ অনুষ্ঠান মূৰ্চনা। নিশা 10:00 আগবঢ়োৱা হ'ব এখনেই সংগীতালক্ষ্য তেজৰ বোলেৰে লিখা ৰচনা ৰাজীৱ বৰুৱাৰ। আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ অন্ত পৰিব নিশা 10:30। শ্ৰোতাসকল, এয়াই আছিল আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। এয়া আকাশবাণী তেজপুৰ।

শ্রোতাসকল, এতিয়া আগবঢ়াইছো গীতালী অনুষ্ঠানটি। আজিৰ গীতালী অনুষ্ঠানত শুনক অসমীয়া বোলছবিৰ গীত। প্ৰথমে এয়া শুনক আৰতি মুখাৰ্জীৰ কণ্ঠৰ দূৰণিৰ ৰং বোলছবিৰ এই গীতটি। গীতৰ কথা বংকিম শৰ্মাৰ, সুৰ অজিত সিংহৰ।

দূৰণীন ৰং বোলছবিৰে আন এটি গীত শুনকচোন। গীতৰ শিল্পী পুলক বেনাৰ্জী, গীতৰ কথা ৰবি সিংহৰ, সংগীত অজিত সিংহৰ।

শ্ৰোতাসকল, গীতালী অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ সংগীতা সিংহ, ৰবি সিংহ আৰু অঞ্জলি কটকীৰ কণ্ঠৰ বংশধৰ বোলছবিৰ আন এটি গীত। গীতৰ কথা ৰবি সিংহৰ, সংগীত অজিত সিংহৰ। এয়া শুনকচোন।

0: সুখবৰ। আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়েই যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ হৈছে সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন আৰু প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ, বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা: আকাশবাণী তেজপুৰ, মৰাভৰলি। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8723989423। আকৌ নম্বৰটি কৈছোঁ, 8723989423।
1: যাত্রীসকল অনুগ্রহ করে মন দিয়ক, যাত্রার বেলিকা যদি টিসিএ টিকেট বিচারে দেখুয়াই দিব, কিন্তু কোনোবাই যদি ওটিপি, পিন বা পাসওয়ার্ড বিচারে তেন্তে তেওঁক তাতালিকে খেদি দিব।
2: আরবিআই কয়, ওটিপি বা পিনের

0: কল বা মেছেজ আহিলে অলপ সাৱধান হ'ব।
1: শ্ৰোতাসকলে, গীতালী অনুষ্ঠানত অসমীয়া বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক গণেশ বোলছবিৰ এটি গীত, গীতৰ শিল্পী ৰবি সিংহ।

শ্রোতাসকলে গীতালী অনুষ্ঠানত অসমীয়া বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। সন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ আজি দ্বিতীয় দিন দেশজুৰি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা গণেশ দেৱতাৰ পূজা অৰ্চনা দেশজুৰি আজি হিন্দী দিৱস উদযাপন জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত প্ৰৱাসী অসমীয়া প্ৰতিম লহকৰৰ সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ আৰু তামোলপুৰত বি পি এফ আৰু বিজেপি দলৰ সমন্বয়মূলক আলোচনা। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ডলি দেৱী। ৰাজ্যৰ বিভিন্ন জিলাৰ সম উন্নয়ন, প্ৰশাসনিক বিষয় আৰু ভালেমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্তসকলৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনৰ বিভিন্ন কাৰ্যসূচীত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু ৰামেশ্বৰ তেলিকে ধৰি ভালেকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী আৰু ফলপ্ৰসূ কৰাৰ লগতে তৃণমূল পৰ্যায়ত জনসেৱা অধিক উন্নত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয়। এই সন্মিলনৰ কাৰ্যসূচী দিনৰ 11 বজাত আৰম্ভ হয় আৰু নিশা 11 বজাত ইয়াৰ সামৰণি পৰিব বুলি যোৰহাটৰ সংবাদদাতাই জনাইছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনিনাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হয়। গণেশ চতুৰ্থী উপলক্ষে ৰাজ্যৰ গণেশ মন্দিৰসমূহত আজি পুৱাৰে পৰা ভক্তিপ্ৰাণ ৰাইজৰ আগমন হয় আৰু সকলোৱে সিদ্ধিদাতা গণেশ দেৱতাক পূজা অৰ্চনা কৰে। এই দিনটো ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয়। ভগৱান গণেশ হৈছে জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণেশ চতুৰ্থী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ভগৱান গণেশ হৈছে জ্ঞান, সমৃদ্ধি আৰু পবিত্ৰ আৰম্ভণিৰ প্ৰতীক। গণেশ চতুৰ্থী মহোৎসৱে আমাৰ জীৱনৰে শক্তি, জ্ঞান আৰু ইতিবাচক চিন্তা কঢ়িয়াই আনে বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। তেওঁ কয় যে এই পবিত্ৰ উৎসৱে সকলোকে নতুন সংকল্পৰে প্ৰগতিৰ পথেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ চতুৰ্থী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই পবিত্ৰ উৎসৱে প্ৰত্যেকৰে জীৱনত নতুন শক্তি আৰু উদ্দীপনা জগাই তুলিব বুলি কামনা কৰে। তেওঁ লগতে গণেশ দেৱতাৰ আশীৰ্বাদেৰে সকলো ক্ষেত্ৰত সফলতা প্ৰাপ্তিৰে দেশ নিৰন্তৰ প্ৰগতিৰ পথত আগুৱাই যাব বুলি কামনা কৰিছে।

0: গৃহমন্ত্রী অমিত শাহে ভাৰতীয় সংস্কৃতি আৰু সাহিত্যক এপাহ পদুম ফুলৰ দৰে বুলি উল্লেখ কৰি কয় যে ইয়াৰ প্ৰতিটো পাহিয়ে আঞ্চলিক ভাষাসমূহক প্ৰতিনিধিত্ব কৰে। তেওঁ কয় যে যদি ইয়াৰ এটা পাহিও সৰি পৰে তেন্তে গোটেই পদুম পাহৰে বান্ধোন নষ্ট হ'ব। হিন্দী ভাষাই কেন্দ্ৰীয় ভূমিকা পালন কৰাৰ বিপৰীতে সকলো আঞ্চলিক ভাষাৰ সন্মান আৰু মৰ্যাদা নিশ্চিত কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। শ্ৰীশ্বাহে আজি নবী মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় ৰাজভাষা সন্মিলন আৰু হিন্দী দিৱস 2026ৰ আৰম্ভণি সত্ৰত অংশগ্ৰহণ কৰি এইদৰে কয়। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত বহু ভাষা থাকিলেও দেশৰ সামগ্ৰিক ভাৱ আৰু মত এটাই। ভাষিক বৈচিত্ৰ্যই দেশৰ শক্তি বুলি উল্লেখ কৰি তেওঁ কয় যে হিন্দী ভাষাই বিভিন্ন ভাৰতীয় ভাষাৰ মাজত যোগাযোগৰ সেতু হিচাপে সেৱা আগবঢ়াব পাৰে আৰু ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় একতা শক্তিশালী হয়। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী ভাষা বিভাগে দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। আৰম্ভণি সত্ৰত শ্ৰীশ্বাহে হিন্দী ভাষাৰ ব্যৱহাৰ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাগৰাকীও ব্যক্তি তথা প্ৰতিষ্ঠানক 2025-26 বৰ্ষৰ ৰাজভাষা গৌৰৱ আৰু ৰাজভাষা কীৰ্তি বঁটা প্ৰদান কৰে। এই সত্ৰৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰগীত বন্দে মাতৰম আৰু এই গীতৰ ঐতিহাসিক, ভাষিক আৰু সাংস্কৃতিক তাৎপৰ্য সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। এই সন্মিলনত বন্দে মাতৰমৰ প্ৰতি উৎসৰ্গিত ৰাজভাষা ভাৰতীৰ এটা বিশেষ সংস্কৰণকে ধৰি কেইবাখনো গ্ৰন্থ মুকলি কৰা হয়। এই অনুষ্ঠানতে ভাৰতীয় বহুভাষিক অনুবাদ এপ এটা মুকলি কৰাৰ লগতে ভাষাকুঞ্জ নামৰ ভাৰতীয় ভাষাসমূহৰ প্ৰতি উৎসৰ্গিত দেশৰ প্ৰথমটো তথ্য কেন্দ্ৰ মুকলি কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ডলি দেৱীৰ পৰা।
1: জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি তৃতীয়গৰাকী প্ৰৱাসী অসমীয়া প্ৰতিম লহকৰৰ এই গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। আজি অভিযুক্ত শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই শ্ৰীলহকৰক জেৰা কৰে। ইয়াৰ লগতে প্ৰৱাসী অসমীয়াগৰাকীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ সামৰণি পৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্ট ট্ৰেক আদালতত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা আৰু সুস্মিতা গোস্বামীয়ে সাক্ষ্য প্ৰদান কৰিছিল। অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্তে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
0: জুবিন গাৰ্গ এটি বিস্ময়কৰ সংগীত প্ৰতিভা, এগৰাকী স্বয়ংসম্পূৰ্ণ শিল্পী। তেওঁ একেধাৰে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, সমাজ সংগঠক, সৰ্বোপৰি যুৱ সমাজৰ এগৰাকী পথ প্ৰদৰ্শক। যুৱ সমাজৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গীতত প্ৰতিভাত হৈছিল যুৱ মনৰ আশা আকাংক্ষা হেঁপাহৰ বহু কথা। সাংস্কৃতিক জগতখনতে নিজক আবদ্ধ ৰখা নাছিল জুবিন গাৰ্গে। সমাজ জীৱনৰ প্ৰতিটো উল্লেখযোগ্য ঘটনা অথবা বিপদত তেওঁ ওলাই আহিছিল, প্ৰতিবাদ কৰিছিল শাসক শোষকৰ বিৰুদ্ধেও। লাঞ্চনা গঞ্জনাৰ অৱসান বিচাৰি প্ৰয়োজনত ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিছিল তেওঁ।

0: জুবিন গাৰ্গৰ বিস্ময়কৰ সংগীত প্ৰতিভা, অসামান্য সৃষ্টিৰাজি, সমাচিতৈষী মানৱ দৰদী কৰ্মৰাজি, জাতীয় দায়বদ্ধতা, জাতিৰ স্বাৰ্থত সঁচা অথচ অপ্ৰিয় সত্য কবলৈও ভয় নকৰা জুবিন গাৰ্গৰ উচ্চ ব্যক্তিত্বক কোনেও অৱজ্ঞা কৰিব নোৱাৰে। নাতিদীৰ্ঘ জীৱনটোত অক্লান্তভাৱে তেওঁ যিমান কাম কৰি গ'ল, সেয়া মাথো বিস্ময় আৰু বিস্ময়। তেওঁ আমাক দি গ'ল ভাগৰ জুৰুৱা গানবোৰ, আমাৰ পৰাণ জুৰুৱা গানবোৰ,
1: হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান, জীৱন মৰণ।
0: জুবিনৰ জনপ্ৰিয়তাই মাতৃভূমিৰ পৰিসীমা ভেদি দেশ দেশান্তৰলৈ বিয়পি পৰিছিল। শিল্পীজনাৰ অৱৰ্তমানতো তেওঁৰে চৰ্চা হৈছে অবিৰাম। তেওঁক অকালতে হেৰুওৱাৰ দুখ আজিও কোনেও পাহৰিব পৰা নাই, কোনেও মানি ল'ব পৰা নাই সেই সত্য।

0: মাজুলীৰ ঐতিহ্যমণ্ডিত মুখা শিল্পই দেশ বিদেশৰ লোকৰ মাজত বিশেষ সমাদৰ পাই আহিছে। মাজুলীৰ মুখা শিল্পৰ প্ৰতি আকৃষ্ট হৈ লণ্ডনৰ লেইলা নামৰ এগৰাকী বিদেশী নৃত্য আৰু পৰিৱেশ কলাৰ শিল্পী মাজুলীত আহি উপস্থিত হৈছে। শিল্পীগৰাকীয়ে বাঁহ, কুমাৰ মাটি আৰু অন্যান্য প্ৰাকৃতিক উপাদানেৰে মুখা প্ৰস্তুত কৰাৰ কাৰ্যৰ প্ৰশিক্ষণ লৈছে। দহদিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত শিল্পীগৰাকীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উপৰি জিলাখনৰ প্ৰাকৃতিক পৰিৱেশত নৃত্য প্ৰদৰ্শন কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰীয়া সংস্কৃতিৰ অংশ হিচাপে প্ৰৱৰ্তন কৰা এই মুখা শিল্পই পশ্চিমীয়া লোককো আকৃষ্ট কৰাত মুখা শিল্পৰ সৈতে জড়িত মাজুলীৰ জনসাধাৰণ উপকৃত হৈছে। এই মুখা শিল্পক জনসাধাৰণৰ সন্মুখত পৰিচিত কৰি দিয়াৰ লগতে জনপ্ৰিয় কৰি তোলা পদ্মশ্ৰী সন্মানেৰে সন্মানিত শিল্পী হেমচন্দ্ৰ গোস্বামীয়ে এইদৰে কয়।
1: গুৰুজনাৰ সৃষ্ট মুখা শিল্পৰ প্ৰতি সকলোৰে আগ্ৰহ হৈছে। সাতসাগৰ তেৰ নদী পাৰ হৈ আহি লণ্ডনৰ এগৰাকী যুৱতীয়ে ইয়াত মুখা শিল্প প্ৰশিক্ষণ লৈছে। তেওঁ এটা প্ৰজেক্ট দিহা কৰি লৈছে, তেওঁ মুখা বনাব আৰু সেই মুখা তেওঁ মুখত পিন্ধিব আৰু তেওঁ নৃত্য কৰিব, কাৰণ ছোৱালীগৰাকী ডান্সাৰ, গোটেই ৱৰ্ল্ডত নাচে। তেনেকুৱা মনেৰে আহিলে আৰু আমাৰ লগত আলোচনা কৰিলে আৰু তেওঁ সেই মুখা নিজে কি মুখা হ'ব তেওঁ এটা ড্ৰয়িং কৰি ল'লে, ছবি এটা কৰি ল'লে আৰু সেই ছবিটোকে আমাক দেখুৱালে।
0: গুৱাহাটীৰ পৰিৱেশ গৱেষণা সংস্থা ভইচ অব এনভাইৰনমেণ্টৰ উদ্যোগত আজি বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত পৰিৱেশ সজাগতা সৃষ্টিৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৱেষ্ট ৱাইজ ফিউচাৰ ৱাইজ, বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰু থাৰ্মকল ৰিচাইক্লিং শীৰ্ষক এই কাৰ্যসূচীত শিক্ষাৰ্থীসকলক আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত কিছু শিক্ষা প্ৰদান কৰা হয়। এই কাৰ্যসূচীত বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা, থাৰ্মকল আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিৱেশৰ দায়বদ্ধতা, এই তিনিটা বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মুঠ 78 শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচী 35 ছাত্ৰ আৰু 43 ছাত্ৰীৰ লগতে পৰিৱেশ সংস্থাটোৰ সদস্যসকলে অংশগ্ৰহণ কৰে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সহকাৰী অভিযন্তা নীৰজ কাশ্যপে থাৰ্মকলৰ আৱৰ্জনা, পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ, প্লাষ্টিক জ্বলোৱা আৰু আৱৰ্জনা নিষ্কাশন পদ্ধতি সন্দৰ্ভত ভালেমান গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে। ৱেষ্ট ৱাইজ আৰু ফিউচাৰ ৱাইজৰ দৰে কাৰ্যসূচীৰ জৰিয়তে ইতিবাচক আচৰণক অনুপ্ৰাণিত কৰাৰ লগতে দায়িত্বশীল তথা পৰিৱেশ সচেতন প্ৰজন্ম গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্যসূচী একেটা অনুষ্ঠানতে থিংক গ্ৰীণ এক গ্ৰীণ নামৰ আন এটা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে পৰিৱেশ বিষয়ক কুইজ অনুষ্ঠিত কৰাৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলক পৰিৱেশ সুৰক্ষাৰ দিশত আগ্ৰহী কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হয়। পৰৱৰ্তী বাতৰি শুনক জিঞ্জিৰাণী ডেকাৰ পৰা।
2: তামোলপুৰ জিলাৰ মতিগাঁও অঞ্চলত বান আৰু ভূমিস্খলন প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰক ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি 2025-26 অধীনত জৈৱ প্ৰযুক্তিভিত্তিক এটা বিশেষ প্ৰকল্পৰ আজি আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰা হয়। বাক্সা ভূমি সংমণ্ডল উদ্যোগত আয়োজিত এই কাৰ্যসূচীত উপস্থিত থাকি বিধায়ক ভিক্টৰ কুমাৰ দাসে প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে। কাৰ্যসূচীত BTCৰ কাৰ্যবাহী সদস্য পৰমেশ্বৰ ৰায়, লক্ষ্মীনাথ, তামোলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত হেমশ্ৰী খনিকৰৰ লগতে ভূমি সংৰক্ষণ বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ওদালগুৰি জিলাৰ বৰনদী অভয়াৰণ্য ৰেঞ্জৰ অধীনত আজি 2 টেংকীবস্তী প্ৰাথমিক বিদ্যালয়ত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাত প্ৰকৃতিপ্ৰেমী সংগঠন WTIৰ উদ্যোগত আৰু বৰনদী অভয়াৰণ্য ৰেঞ্জৰ লগতে প্ৰকৃতিপ্ৰেমী সংস্থা হস্তীবন্ধুৰ সহযোগত হাতী মানুহৰ সংঘাত সন্দৰ্ভত আলোচনা কৰা হয়। সভাত বন বিষয়া, গাঁও প্ৰধান আৰু অঞ্চলটোত অৱস্থিত SSB কেম্পৰ বিষয়াৰ লগতে বাদলাপাৰা, ভোলাতাৰ আৰু টেংকীবস্তীৰ স্থানীয় লোকসকল উপস্থিত থাকে। অসম আৰক্ষীয়ে অভয়াপুৰীত অবৈধভাৱে সৰবৰাহ কৰি থকা অৱস্থাত 82 পশুধন জব্দ কৰিছে। গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত 2 বাহনো জব্দ কৰা হয়। অৱশ্যে উদ্ধাৰ হোৱা পশুধনসমূহৰ ভিতৰত 2 মৃত অৱস্থাত পোৱা গৈছে। পশুধনৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক চৰকাৰে নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী RBSKৰ অধীনত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত আজি কেইবাটাও স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। এই শিবিৰসমূহৰ মাধ্যমেৰে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ জৰিয়তে শিশুসকলক সামৰি লোৱাৰ দিহা কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে কয় যে চৰকাৰে ৰাজ্যখনৰ স্বাস্থ্যখণ্ডক শক্তিশালী কৰি তোলাৰ বাবে সকলো প্ৰয়াস অব্যাহত ৰাখিছে। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি চিমেণ্ট চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টিভিত্তিক এখন প্ৰস্তুতি

0: Navy Rear Admiral Garen Golding and discussed ways to enhance naval ties, expand operational engagement, and strengthen maritime information exchange. They also discussed the first bilateral naval exercise between the two countries, planned for 2027. The visit will further strengthen India-New Zealand naval ties through discussions on maritime security, information sharing, training, interoperability, emerging technologies, and professional exchanges. Earlier, during his visit to Australia, the Chief of Naval Staff met Australia's Chief of the Defence Force, Admiral Mark Hammond, in Canberra. India and Mercosur have signed the first additional protocol to the India-Mercosur Preferential Trade Agreement, or PTA, marking an important step towards facilitating paperless trade and modernizing customs procedures between India and the Mercosur countries. Ministry of Commerce and Industry said the move is expected to facilitate the transition towards digital and paperless trade documentation, reduce transaction costs and processing time associated with the issuance and verification of certificates of origin, and improve the efficiency of preferential trade under the existing India-Mercosur ties. Prime Minister Narendra Modi will inaugurate the fifth edition of SEMICON India 2026 at Yashobhoomi, New Delhi on Wednesday. It will bring together over 600 exhibitors, 300 international companies and delegations from more than 40 countries. The exhibition will feature 6 country pavilions and 12 state government pavilions along with a dedicated startup pavilion. And the IMD has issued an orange color warning for very heavy rainfall over Gujarat for the day. Heavy rainfall is also expected in Delhi, NCR and Bihar till tomorrow. And that's the end of this news bulletin.
1: এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা নেতাসকলে শক্তি সুৰক্ষা সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সকলো দেশৰ কল্যাণৰ গুৰুত্বপূৰ্ণ আধাৰ বুলি অভিহিত কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নবী মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় ৰাজভাষা সন্মিলন আৰু হিন্দী দিৱস 2026ৰ আৰম্ভণি সত্ৰত অংশগ্ৰহণ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে নতুন দিল্লীত ঊনবিংশ ভাৰত ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত সহ অধ্যক্ষতা কৰে দেশৰ পাইকাৰী মূল্য সূচাংক ভিত্তিক মুদ্ৰাস্ফীতি আগষ্টত সামান্য বৃদ্ধি পাইছে আৰু দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কাইলৈ দ্বিতীয়খন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতৰ পুৰুষৰ ক্ৰিকেট দলটোৱে আফগানিস্তানৰ বিৰুদ্ধে খেলিব ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা নেতাসকলে শক্তি সুৰক্ষাক সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সকলো দেশৰ কল্যাণৰ গুৰুত্বপূৰ্ণ আধাৰ বুলি অভিহিত কৰিছে নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া ব্ৰিক্স শীৰ্ষ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে শক্তি বজাৰৰ স্থিৰতা নিশ্চিত কৰাৰ লগতে বিভিন্ন উৎসৰ পৰা নিৰৱচ্ছিন্ন শক্তিৰ প্ৰৱাহ বৰ্তাই ৰাখি আৰু গুৰুত্বপূৰ্ণ শক্তি আন্তঃগাঁথনিক সুৰক্ষা প্ৰদানেৰে শক্তি নিৰাপত্তা বৃদ্ধি কৰাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰে এই শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মোদীয়ে প্ৰযুক্তি আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো প্ৰগতিৰ অন্তৰায় হ'ব পাৰে বুলিও সকীয়াই দিয়ে উল্লেখযোগ্য যে ভাৰতে স্থিতিস্থাপকতা উদ্ভাৱন সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণক বিষয়বস্তু হিচাপে লৈ গোলকীয় দক্ষিণৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি এই বছৰ ব্ৰিক্স শীৰ্ষ সন্মিলনৰ অধ্যক্ষতা কৰিছে ব্ৰিক্স শীৰ্ষ সন্মিলনত আটাইতকৈ উল্লেখযোগ্য ফলাফল হৈছে নতুন দিল্লী ঘোষণা পত্ৰ গ্ৰহণ যাৰ জৰিয়তে প্ৰধান ভূ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়সমূহত দেশসমূহৰ সমূহীয়া স্থিতিক প্ৰতিফলিত কৰিছে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত ব্ৰিক্সৰ নেতাসকলে সৰ্বোচ্চ সংযম বজাই ৰখাৰ লগতে আলোচনা আৰু কূটনৈতিক মাধ্যমেৰে সমস্যাৰ সমাধান কৰি নাগৰিক আৰু অসামৰিক আন্তঃগাঁথনি সুৰক্ষিত কৰাত গুৰুত্ব আৰোপ কৰিছে এই নেতাসকলে সকলো ধৰণৰ সন্ত্ৰাসবাদক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিত তেওঁলোকৰ সহমতক দোহাৰে সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ আৰু সঁহাৰিৰ ক্ষেত্ৰত ব্ৰিক্স সংহত পূৰ্ব সতৰ্কতা ব্যৱস্থা গঢ়ি তোলাৰ ওপৰতো সহমত প্ৰকাশ কৰা হয় বিশ্বৰ ৰাজনীতি অৰ্থনীতি আৰু বহুপাক্ষিক সহযোগিতাৰ দৃষ্টিকোণৰ পৰা এই শীৰ্ষ সন্মিলনখন অত্যন্ত গুৰুত্বপূৰ্ণ আছিল আমেরিকা যুক্তরাষ্ট্রৰ এগৰাকী বিশেষজ্ঞই ভাৰতে অষ্টাদশ ব্ৰিক্স শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰা বুলি অভিহিত কৰিছে। এই শীৰ্ষ সন্মিলনত গৃহীত নতুন দিল্লী ঘোষণাপত্ৰই বিভিন্ন মতাদৰ্শ থকা দেশসমূহৰ মাজতো সহমত গঢ়ি তোলাৰ ক্ষেত্ৰত ইয়াৰ সফলতাক

প্ৰতিফলিত কৰিছে বুলি বিশ্লেষকগৰাকীয়ে মন্তব্য কৰিছে। আটলাণ্টিক পৰিষদৰ দক্ষিণ এছিয়া বিভাগৰ জ্যেষ্ঠ গৱেষক মাইকেল কুলেলমেঙে কৈছে যে এই ঘোষণাপত্ৰই ভাৰতৰ সমন্বয় শক্তিৰ বৃদ্ধিৰ লগতে ব্ৰিক্ছ ৰাষ্ট্ৰগোটৰ প্ৰতি ক্ৰমবৰ্ধমান আকৰ্ষণকে প্ৰতিফলিত কৰে। উল্লেখযোগ্য যে এই ঘোষণাপত্ৰখনে এক সক্ৰিয় শুল্ক আৰু শুল্কবিহীন ব্যৱস্থাসমূহে বিশ্ব বাণিজ্যক বিঘ্নিত কৰাৰ লগতে বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম উলংঘা কৰা বুলি উল্লেখ কৰি এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। তদুপৰি সন্ত্ৰাসবাদ, সংঘাত প্ৰতিৰোধ আৰু শান্তিপূৰ্ণ বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ প্ৰয়োজনতো ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ লগতে এই ঘোষণাপত্ৰই ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃবাণিজ্য বৃদ্ধিত গুৰুত্ব আৰোপ কৰাৰ লগতে এনে প্ৰচেষ্টাই পশ্চিমীয়া নেতৃত্বৰ অৰ্থনীতি আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিকল্প হিচাপে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাত সহায় কৰিব বুলিও তেওঁ উল্লেখ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় সংস্কৃতি আৰু সাহিত্যক পদুম ফুলৰ দৰে উল্লেখ কৰি কয় যে ইয়াৰ প্ৰতিটো পাহিয়ে আঞ্চলিক ভাষাসমূহক প্ৰতিনিধিত্ব কৰে। তেওঁ কয় যে যদি ইয়াৰ এটা পাহি সৰি পৰে তেন্তে গোটেই পদুম পাহৰ সৌন্দৰ্য হানি হ'ব। হিন্দী ভাষাই কেন্দ্ৰীয় ভূমিকা পালন কৰাৰ বিপৰীতে সকলো আঞ্চলিক ভাষাৰ সন্মান আৰু মৰ্যাদা নিশ্চিত কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীশ্বাহে আজি নবী মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় ৰাজভাষা সন্মিলন আৰু হিন্দী দিৱস 2026ৰ আৰম্ভণি সত্ৰত অংশগ্ৰহণ কৰি এইদৰে কয়। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত বহু ভাষা থাকিলেও দেশৰ ভাৱ আৰু মত এটাই হৈ আছে। ভাষিক বিচিত্ৰতাই দেশৰ শক্তি বুলি উল্লেখ কৰি তেওঁ কয় যে হিন্দী ভাষাই বিভিন্ন ভাৰতীয় ভাষাৰ মাজত যোগাযোগৰ সেতু হিচাপে সেৱা আগবঢ়াব পাৰে আৰু ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় একতা শক্তিশালী হ'ব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী ভাষা বিভাগে দুদিনীয়া কাৰ্যসূচীৰ এই সন্মিলনৰ আয়োজন কৰিছে। আৰম্ভণি সত্ৰত শ্ৰীশ্বাহে হিন্দী ভাষাৰ ব্যৱহাৰ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাগৰাকীও ব্যক্তি তথা প্ৰতিষ্ঠানক 2025-26 বৰ্ষৰ ৰাজভাষা গৌৰৱ আৰু ৰাজভাষা কীৰ্তি বঁটা প্ৰদান কৰে। এই সত্ৰৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰগীত বন্দে মাতৰম আৰু এই গীতৰ ঐতিহাসিক ভাষিক আৰু সাংস্কৃতিক তাৎপৰ্য সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। এই সন্মিলনত বন্দে মাতৰমৰ প্ৰতি উৎসৰ্গিত ৰাজভাষা ভাৰতীৰ এটা বিশেষ সংস্কৰণকে ধৰি কেইবাখনো গ্ৰন্থ মুকলি কৰা হয়। এই অনুষ্ঠানতে ভাৰতী বহুভাষিক অনুবাদ এপ এটা মুকলি কৰাৰ লগতে ভাষাকুঞ্জ নামৰ ভাৰতীয় ভাষাসমূহৰ প্ৰতি উৎসৰ্গিত দেশৰ প্ৰথমটো তথ্য কেন্দ্ৰ মুকলি কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত ঊনবিংশ ভাৰত ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত ভিয়েটনামৰ বিদেশ মন্ত্ৰী লি হুৱাই ট্ৰুঙৰ সৈতে সহ অধ্যক্ষতা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ডঃ জয়শংকৰে কয় যে এই বৈঠকত তেওঁলোকে ভাৰত আৰু ভিয়েটনামৰ মাজৰ ৰাজনৈতিক প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বাবে বিভিন্ন উপায়ৰ লগতে ভাৰতত নিৰ্মিত প্ৰতিৰক্ষা সামগ্ৰী যোগান বৃদ্ধি কৰাৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত বাণিজ্য, বিনিয়োগ, যোগান শৃংখলা আৰু সামুদ্ৰিক কৃষিজাত সামগ্ৰী আৰু ভেষজ সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণৰ বিষয়েও আলোচনা কৰে। ইয়াৰ লগতে দুয়োগৰাকী নেতাই শক্তি সহযোগিতা, ঐতিহ্যৰ সুৰক্ষা আৰু সাংস্কৃতিক প্ৰকল্পসমূহৰ বিষয়েও আলোচনা কৰে। উল্লেখযোগ্য যে ভিয়েটনাম ভাৰতৰ পূবলৈ চোৱা নীতি আছিয়ান ভাৰত প্ৰশান্ত মহাসাগৰ আৰু গোলকীয় দক্ষিণ নীতিৰ মূল অংশীদাৰ। দেশৰ পাইকাৰী মূল্য সূচাংক ভিত্তিক মুদ্ৰাস্ফীতি আগষ্টত সামান্য বৃদ্ধি পাইছে। বাৰ্ষিক ভিত্তিত এই সূচাংক জুলাই 9.78% পৰা বৃদ্ধি পাই আগষ্টত 9.92% হৈছেগৈ। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা মাহত খনিজ তেল, খাদ্য সামগ্ৰী, মৌলিক ধাতু, খাদ্য বহিৰ্ভূত সামগ্ৰী, ৰাসায়নিক আৰু ৰাসায়নিক সামগ্ৰী মূল্য বৃদ্ধিৰ বাবেই বাৰ্ষিক মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে। একেৰাহে চতুৰ্থ মাহৰ বাবে পাইকাৰী মূল্যৰ মুদ্ৰাস্ফীতি 9% ওপৰত আছে। পাইকাৰী মূল্য সূচাংকৰ প্ৰধান শ্ৰেণীসমূহৰ ভিতৰত ইন্ধন আৰু শক্তি গোটত বাৰ্ষিক ভিত্তিত হোৱা মুদ্ৰাস্ফীতি জুলাইৰ 20% পৰা বৃদ্ধি পাই যোৱা মাহত 22.9% হৈছেগৈ। নিৰ্মাণ সামগ্ৰীৰ মুদ্ৰাস্ফীতি 8.3% পৰা সামান্য বাঢ়ি প্ৰায় 8.4% হৈছে। আনহাতে প্ৰাথমিক সামগ্ৰীৰ মুদ্ৰাস্ফীতি জুলাইৰ 8.5% পৰা হ্ৰাস পাই আগষ্টত প্ৰায় 7.8% হৈছে। খাদ্য সামগ্ৰী আৰু কৃষিজাত বস্তুৰে গঠিত পাইকাৰী মূল্য খাদ্য সূচাংক পূৰ্বৰ মাহৰ 6.65% পৰা বৃদ্ধি পাই আগষ্টত 7.05% হৈছে। আনহাতে আগষ্টত বাৰ্ষিক ভিত্তিত উৎপাদক মূল্য সূচাংক 9.81% বৃদ্ধি পাইছে। ডাক বিভাগৰ সৰ্বভাৰতীয় কৰ্মচাৰী সংস্থাৰ এটা প্ৰতিনিধি দলে আজি কৰ্মচাৰী ৰাজহুৱা দাবী নিষ্পত্তি আৰু পেঞ্চন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙক নতুন দিল্লীত সাক্ষাৎ কৰি ডাক সেৱাৰ ৰূপান্তৰকৰণৰ লগতে বিভাগটোৰ কৰ্মচাৰী সংস্থা আৰু পেঞ্চনভোগীসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰে। প্ৰতিনিধি দলটোৱে ভাৰতীয় ডাক বিভাগক আধুনিক আৰু নাগৰিককেন্দ্ৰিক সেৱাৰ সুবিধাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা

0: জনাই। দলটোৱে কয় যে এই পৰিৱৰ্তনসমূহৰ ফলত ভাৰতীয় ডাকৰ কাম প্ৰসাৰিত হোৱাৰ লগতে নাগৰিক কেন্দ্ৰিক বিভিন্ন সেৱাৰে বিভাগটোক দেশৰ জনসাধাৰণৰ ওচৰ চপাই আনিছে। এই আলোচনাৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় ডাক বিভাগৰ পৰিৱৰ্তনে ডাকোৱালৰ পৰিৱৰ্তিত ভূমিকাকো প্ৰতিফলিত কৰিছে, যি বৰ্তমান অন্যান্য প্ৰয়োজনীয় সেৱাসমূহৰ লগতে বেংকিং সেৱাকো জনসাধাৰণৰ ওচৰলৈ পোনপটীয়াকৈ লৈ গৈছে। তেওঁ কয় যে দেশজুৰি থকা ডাক বিভাগৰ বিশাল গাঁথনি এটা মূল্যৱান ৰাজহুৱা সেৱাৰ সম্পদ, ইয়াক বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ ব্যাপক সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কাইলৈ দ্বিতীয়খন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতৰ পুৰুষ ক্ৰিকেট দলটোৱে আফগানিস্তানৰ বিৰুদ্ধে খেলিব। তিনিখনীয়া শৃংখলাটোৰ যোৱা নিশা অনুষ্ঠিত প্ৰথমখন খেলত ভাৰতে সাতটা উইকেটত জয়লাভ কৰি 1-0 অগ্ৰগতি লাভ কৰিছে। আফগানিস্তানে বান্ধি দিয়া 157 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে অভিষেক শৰ্মাৰ 32টা বলত 82 ৰাণ আৰু ঈশান কিষাণৰ 42 ৰাণৰ সহায়ত 13 অভাৰ 4টা বলতে 3 উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। শৃংখলাটোৰ তৃতীয়খন খেল অহা বৃহস্পতিবাৰে একেখন ষ্টেডিয়ামতে খেলোৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা নেতাসকলে শক্তি, সুৰক্ষা, সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু দেশৰ সকলো কল্যাণৰ গুৰুত্বপূৰ্ণ আধাৰ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নবী মুম্বাইত হস্ত সৰ্বভাৰতীয় ৰাজভাষা সন্মিলন আৰু হিন্দী দিৱস 2026ৰ আৰম্ভণি সত্ৰত অংশগ্ৰহণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে নতুন দিল্লীত ঊনবিংশ ভাৰত ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত সহ অধ্যক্ষতা কৰে। দেশৰ পাইকাৰী মূল্য সূচাংক ভিত্তিক মুদ্ৰাস্ফীতি আগষ্টত সামান্য বৃদ্ধি পাইছে। আৰু নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কাইলৈ দ্বিতীয়খন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতৰ পুৰুষৰ ক্ৰিকেট দলটোৱে আফগানিস্তানৰ বিৰুদ্ধে খেলিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 8 বজাত শুনিবলৈ পাব।
1: এফ এম ভেণ্ডৰ 102.4 মেগাহাৰ্টজ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াইছো নীতি ভূঞাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত।

শ্রোতাসকলে নীতি ভূঞাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক আন এটি গীত, গীতৰ কথা নলনীবালা দেৱীৰ সুৰ উৎপল ভূঞাৰ। এয়া শুনকচোন গীতটি।

ৰাজহুৱা সাৰ্বজনীন পূজা মণ্ডপসমূহতো আজিৰে পৰা আৰম্ভ হৈছে। বিশেষকৈ তেজপুৰৰ বাৰোৱাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ যি পূজা মণ্ডপ, সেই পূজা মণ্ডপত এবাৰ অতি আটক ধুনীয়াকৈ গণেশ দেৱতাৰ প্ৰতিমূৰ্তি স্থাপন কৰি পূজা অৰ্চনা কৰা হৈছে। ঠিক তেনেদৰে তেজপুৰৰ পাৰ্কিং প্লেচ, নেহৰু ময়দানৰ সমীপত আৰু বিভিন্ন স্থানত গণেশ পূজাৰ আয়োজন কৰিছে। তিনিদিনীয়াকৈ আয়োজন কৰা এই গণেশ পূজাত আজিৰে পৰা ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। 19 ছেপ্টেম্বৰৰ দিনটোত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰিছে। ইয়াৰ প্ৰাক মুহূৰ্তত তেজপুৰত আজি উপস্থিত হৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কয় যে সৃষ্টি আৰু কৰ্মৰাজিৰে জুবিনক জীয়াই ৰাখিব লাগিব প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। তেজপুৰত জুবিন অনুৰাগী ৰোহন দাসৰ এটা ষ্টুডিঅ' আনুষ্ঠানিকভাৱে মুকলি কৰি গৰিমা গাৰ্গে সম্প্ৰতি আদালতৰ মজিয়াত বিচাৰাধীন জুবিনৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত আদালতৰ মজিয়াত কোনে কি সাক্ষ্য প্ৰদান কৰিছে বা আদালতৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত কি ভাষ্য প্ৰদান কৰিছে সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে, কিন্তু আমাক ন্যায় লাগে, জুবিনে প্ৰকৃত ন্যায় পাবই লাগিব বুলি কৈ 19 ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত প্ৰকৃততে কি হৈছিল সেয়া আজিও ৰহস্যময় হৈ আছে বুলি উল্লেখ কৰে গৰিমা গাৰ্গ শইকীয়াই। 19 ছেপ্টেম্বৰৰ দিনটোৰ কথা পুনতে জনাৰ অধিকাৰ পত্নী হিচাপে থকাৰ পিছতো সেই উত্তৰ পাবলৈ এটা বছৰৰ অপেক্ষা কৰি থকা হৈছে বুলি তেওঁ আৱেগিকভাৱে মন্তব্য কৰে। উল্লেখ্য যে তেজপুৰ তথা বিভিন্ন প্ৰান্তৰ জুবিন অনুৰাগীসকলে 19 ছেপ্টেম্বৰৰ দিনটোত তেজপুৰৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰিছে। এই দিনটোত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে জুবিন গাৰ্গৰ যুগজয়ী গীতসমূহ পৰিৱেশনৰো ব্যৱস্থা কৰা হৈছে। কোনো কোনো স্থানত নাগাৰা নাম আৰু অন্যান্য ধৰ্মীয় ভক্তিমূলক অনুষ্ঠানৰো আয়োজন কৰিছে। আনহাতে এই অনুষ্ঠানৰ লগতে এই সংগতি ৰাখি 27 ছেপ্টেম্বৰ তাৰিখে সদৌ অসম ভিত্তিত জুবিন গাৰ্গৰ কণ্ঠত ইতিমধ্যে জনপ্ৰিয় হৈ পৰা কেইবাটিও গীতৰ এক বিশেষ প্ৰতিযোগিতাৰো আয়োজন কৰিছে তেজপুৰৰ সংগীত শিল্পীসকলে। কালিৰ দিনটোত তেজপুৰত সংঘটিত দুটাকৈ পৃথক পথ দুৰ্ঘটনাত 3 জন লোক নিহত হয়। প্ৰথমটো দুৰ্ঘটনা তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ সমীপৰ আৰু আনটো ঘটনা 4 মাইলত সংঘটিত হয়। কালি পুৱা প্ৰায় 5 বজাত সংঘটিত প্ৰথমটো দুৰ্ঘটনাত তেজপুৰৰ এজন প্ৰতিভাশালী ছাত্ৰ নিহত হয়। আৰক্ষীৰ সূত্ৰই সদৰি কৰা অনুসৰি নিহত যুৱকজনৰ নাম ঋষি সোণাৰী আৰু তেওঁ দৰং মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ 3য় ষান্মাসিকৰ ছাত্ৰ আছিল। উল্লেখ্য যে বিশ্বনাথ জিলাৰ ঘাহি গাঁৱৰ ৰাজেন সোণাৰীৰ পুত্ৰ ঋষি দৰং মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ বাবেই সমীপৰ ঘৰপৰা চুবুৰীৰ এটা ভাড়াঘৰত আছিল। AS02WB0635 নম্বৰৰ মটৰচাইকেলেৰে ঘৰপৰা চুবুৰী ভাড়াঘৰলৈ আহি থকা সময়তে মহাভৈৰৱ মন্দিৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত তীব্ৰ বেগত খুন্দা মাৰে আৰু ঋষিৰ ঘটনাস্থলীতে মৃত্যু ঘটে। ঋষি এজন সুদক্ষ ঢুলীয়া আৰু গীটাৰ বাদক আছিল। তেওঁ তেজপুৰৰ নক্ষত্ৰ নামৰ সাংস্কৃতিক গোষ্ঠীটোৰ এজন নিয়মীয়া বাদ্যযন্ত্ৰী আছিল। ইফালে তেজপুৰ 4 মাইলত সংঘটিত হয় আন এটা পথ দুৰ্ঘটনা। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি AS12AK1672 নম্বৰৰ মটৰচাইকেলখনেৰে নদুৱাৰৰ চকীঘাট পঞ্চায়ত অন্তৰ্গত দীঘলী চাপৰিৰ পৰা নপাম অভিমুখে তীব্ৰ বেগত আহি থকা ৰেকিবুল হুছেইন আৰু নুৰজামাল হুছেইন নামৰ কিশোৰ দুজনে 4 মাইলত পথ অতিক্ৰম কৰাৰ সময়তে চাইকেল আৰোহী তথা দোলাবাৰী নিবাসী ৰাহুল ঘোষক খুন্দা মাৰে, ফলত ৰাহুল ঘোষৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে ৰেকিবুলে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুবৰণ কৰে। আনহাতে গুৰুতৰভাৱে আহত হোৱা নুৰজামাল সম্প্ৰতি তেজপুৰৰ এখন নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে। তেজপুৰৰ নিকটৱৰ্তী তথা ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মিট চাপ্লাইত শনিবাৰে নিশা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত বাটাবাৰীৰ 5জন যুৱক ঘটনাস্থলীতে নিহত হোৱা ঘটনাই সমগ্ৰ তেজপুৰ তথা শোণিতপুৰত শোকৰ ছাঁ পৰিছে। এই ভয়াৱহ দুৰ্ঘটনাটোত নিহত হয় হৰগোবিন্দ হাজোৱাৰী, প্ৰাঞ্জল বনিয়া, সঞ্জয় মেচ, পাপু বৰা আৰু নয়ন স্বৰ্গীয়াৰী। তেওঁলোক আটাইকেইগৰাকীৰে ঘৰ বটাবাৰীত। উল্লেখ্য যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বালিপৰাৰ পৰা তেজপুৰ অভিমুখে আহি থকা AR04A2696 নম্বৰৰ ট্ৰাকখনেৰে বিপৰীত দিশৰ পৰা গৈ থকা AS12AP6300 নম্বৰৰ ইক' ভানখনৰ মুখামুখি

সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

সমশ্রোতাকে স্বাগতম জানাই এয়া আগবঢ়াইছো আমার নিয়মীয়া অনুষ্ঠান আজির দিনটো ইতিহাসৰ পাতত আজির দিনটো 1897 চনৰ আজির দিনটোতে বাল গঙ্গাধর তিলকক 18 মাহৰ বাবে কারাদণ্ড দিয়া হৈছিল। 1939 চনৰ আজির দিনটোতে কেন্দ্রীয় আইনসভার পরামর্শ নকরাক ভারতক প্রথম মহাসমরত জড়িত করার প্রতিবাদত কংগ্রেসের আইনসভা ত্যাগ করে। হিন্দি ভাষাক কার্যালয়ের ভাষা হিসাবে স্বীকৃতি দিয়া হয়েছিল 1949 সনের আজির দিনটতেই। 1959 চনৰ 14 ছেপ্টেম্বৰত চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান লুনা 2 চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংসপ্ৰাপ্ত হৈছিল। ৰাছিয়াৰ সময়মতে নিশা 12:02:24 ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশযান লুনা 2 চন্দ্ৰত অৱতৰণ কৰিছিল। ঊনৈশ 1994 চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰিছিল। 2012 চনৰ আজিৰ দিনটোতে অনুৰাগ বসু লিখিত আৰু পৰিচালিত বৰফি কথাছবিখনে মুক্তি লাভ কৰিছিল। ২০১২ চনৰ ১৪ ছেপ্টেম্বৰতে এখন নেদেখা নদীৰ সিপাৰে নামৰ অসমীয়া চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। অসমৰ বৃহত্তম নদীদ্বীপ মাজুলীত 90ৰ দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু 1997 চনত সমাজকৰ্মী সঞ্জয় ঘোষক অপহৰণ কৰি হত্যা কৰিছিল। এই ঘটনার আধারত ছবিখন নির্মাণ করা হয়েছিল। পরিচালক আছিল বিদ্যুৎ কটকী।

অসমৰ প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, প্ৰসিদ্ধ অনুবাদক, ঔপন্যাসিক প্ৰদীপ শইকীয়াৰ 1936 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল। কথাছবি পৰিচালক জে পি চিপিৰ জন্ম হৈছিল 1914 চনৰ আজিৰ দিনটোতেই।

2004 চনৰ আজিৰ দিনটোতে আৰক্ষী বিষয়া আৰু জনপ্ৰিয় লেখক কবিৰ আহমেদৰ মৃত্যু হৈছিল।

শ্ৰোতাসকল, প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ 14 তাৰিখে ভাৰতত হিন্দী দিৱস পালন কৰা হয়। 1949 চনৰ এই দিনটোতে ভাৰতৰ সংবিধান সভাই দেৱনাগৰী লিপিৰ হিন্দী ভাষাক ভাৰতৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। দেশৰ সংস্কৃতিত হিন্দী ভাষাৰ প্ৰচাৰ প্ৰসাৰ আৰু সজাগতাৰ সৃষ্টিৰ বাবে এই দিনটো বিশেষভাৱে উদযাপন কৰা হয়। স্কুল, কলেজ আৰু চৰকাৰী অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতা আৰু কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। হিন্দী বিশ্বৰ প্ৰায় 25 কোটি মানুহৰ মাতৃভাষা তথা বিশ্বৰ সবাতোকৈ বেছি ব্যৱহাৰ হোৱা ভাষাসমূহৰ ভিতৰত চতুৰ্থ। 1949 চনৰ 14 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ সংবিধান প্ৰস্তাৱনা সমিতিয়ে দেৱনাগৰী লিপিৰে লিখা হিন্দীক ভাৰত চৰকাৰৰ চৰকাৰী ভাষা ৰূপে স্বীকৃতি দিয়ে। 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধান গ্ৰহণ কৰাৰ লগে লগে হিন্দী ভাৰত চৰকাৰৰ অন্যতম চৰকাৰী ভাষা ৰূপে স্বীকৃতি লাভ কৰিলে। সংবিধানৰ 343 নং দফাত দেৱনাগৰী লিপিৰে লিখা হিন্দী ভাৰত চৰকাৰৰ চৰকাৰী ভাষাৰূপে উল্লেখ আছে। সেয়ে 14 ছেপ্টেম্বৰ দিনটো গোটেই ভাৰতত হিন্দী দিৱস ৰূপে পালন কৰা হয়। উল্লেখযোগ্য যে বৰ্তমান ভাৰতত 22টা সংবিধান স্বীকৃত ভাষা আছে। তাৰে ভিতৰত হিন্দী আৰু ইংৰাজী ভাৰত চৰকাৰৰ চৰকাৰী ভাষা, বাকীসমূহ আঞ্চলিক চৰকাৰী ভাষাৰূপে ব্যৱহাৰ কৰা হয়।

সমগ্ৰ দেশতে ভক্তি আৰু আধ্যাত্মিকতাৰে গণেশ চতুৰ্থী পালন কৰা হৈছে। পবিত্ৰ ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থ তিথিত সমগ্ৰ দেশৰ লগতে অসমতো গণেশ চতুৰ্থী উৎসৱ পালন কৰা হৈছে।

শ্ৰোতাসকল, এয়া আছিল আজিৰ ইতিহাসৰ পত্ৰত ঘটা কিছু উল্লেখযোগ্য ঘটনা। এয়া আকাশবাণী তেজপুৰ।

আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ খন্তেক পাছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

0: তার ইমান বেছি উপকাৰিতা আছে। আৰু যেনিবা ভেদাইলতা, ভেদাইলতা ভেদাইলতা মেডিচিনেল প্লান্ট হিচাপে মানে গণ্য কৰা যায়। আৰু ভেদাইলতাৰ বনোৱা আঞ্জা মাছৰ আঞ্জাই হওক বা বৰেই হওক বৰ সোৱাদ লগা হয়নে। ইয়াত আমি দেখোঁ এয়া আপোনাৰ অমাশয় নাশক বুলি কোৱা হয় এই ভেদাইলতা। তাৰ ঔষধি গুণ ইমানেই ভাল তাৰমানে। আৰু যেনিবা আমি দেখোঁ তিতা ফুলৰ বৰ বনাওঁ আমি, তাৰপিছত মুচন্দৰী শাক খাওঁ আমি, নিমপাত খাওঁ। যেতিয়া আমি নিমপাত খাওঁ ইয়াৰ মানে আপোনাৰ যকৃত পৰিষ্কাৰক বুলি কোৱা হয় নিমপাতত। ইয়াৰ মানে আমাৰ কিডনীৰ কাৰণে উপকাৰী। আৰু আপোনাৰ চিৰতা তিতা, ঠাণ্ডা দিনত চিৰতা তিতা আপোনাৰ আপোনাৰ পেলু ৰোধ কৰে, হয় ক্ৰিমি ৰোধ কৰাটো বহুত সহায় কৰে। আৰু এনেকুৱা আমি দেখোঁ ঋতু সলনি হোৱাৰ সময়ত হোৱা যেনিবা সংক্ৰামণ প্ৰতিৰোধ কৰিবলৈ এনেকুৱা পৰম্পৰাগতভাৱে যোনবিলাক খাদ্য আমি ব্যৱহাৰ কৰোঁ এইখিনিয়ে মানে আমাক বহুত ধৰণে আমাক সহায় কৰে।
1: হয় হয়, আমি অসমীয়া মানুহে সাধাৰণতে কিছুমান বস্তু শুকুৱাই সংৰক্ষণ কৰোঁ, নাইবা কিহবাত দি পেলাই ধৰক নিমখতে হওক চেনিতে হওক সংৰক্ষণ কৰোঁ। এই ক্ষেত্ৰত বৈজ্ঞানিক দিশটো অলপ কৈ দিয়কচোন।
0: আমি দেখোঁ কি, আমি নেমু আমি নিমখত থোৱা সেইটো আমি প্ৰায়
1: দেখা
0: ঘৰতে দেখা প্ৰায় মানুহে কৰে। আৰু আমি দেখোঁ তাৰ যোন ঔষধি গুণ মানে ক্ৰমান্বয়ে বাঢ়ি যায়। আৰু সেয়া বাঢ়াৰ তাৰমানে কি, আপুনি দেখিব এটা হৈছে সোৱাদ আপোনাৰ ভাল লাগে। আপুনি যেনিবা কেতিয়াবা ভাত খাব মন যোৱা নাই, আপুনি সেই তেনেকুৱা হেৰি কৰা নেমু লৈ পেলাই খালে ভাল লাগে। আচলতে তাতে কিছুমান প্ৰ'বায়'টিক হয়, কিছুমান তাৰমানে উপকাৰী অনুজীৱ হয় যোনখিনি আমাৰ পাকস্থলীত অইন অপকাৰী অনুজীৱবিলাকক ৰোধ কৰে। আৰু কিছুমান ভিটামিন, এই যে বায়' এভেইলেবিলিটি ক'লোঁ, মানে বহুতো ভিটামিন কিনে মানে আমাক উপলব্ধ কৰে আমাৰ দেহাক। আৰু তেনেকৈ মানে আপোনাৰ কিছুমানে শুকুৱাই, শুকুৱালে মানে কি হয় আপুনি অফ ছিজনত যেনিবা আপোনাৰ ঠাণ্ডা দিনৰ যেনিবা মূলা হওক, আপোনাৰ মূলা গাজৰ মটৰ এই গোটেইখিনি বস্তু আপুনি শুকুৱাই পেলাই থ'লে আপুনি যেনিবা গৰম দিনত আকৌ গৰম পানীত অকণমান তিয়াই পেলাই আকৌ তেনেকৈ খাব পাৰে, বা অফ ছিজনত আপুনি খাব পাৰে। আৰু তাৰ বাদে কিছুমানে মাছ অকল এনেকুৱা আমাৰ কিছুমান জাতি জনজাতি তেওঁলোকৰো
1: নিজৰ
0: তেনেকুৱা হেৰি, তাক আমি স্মকিং বুলি ক'ম, বা ধোঁৱাত শুকুৱাই তাৰমানে। চ' এনেকুৱা কিছুমানে ৰ'দত শুকুৱাই, ধোঁৱাত শুকুৱাই এনেকৈ আচাৰ বনাই থয় বা নিমখ সানি পেলাই হেৰি কৰি পেলাই থয়। তেনেকৈ আমি তেতিয়া কি হয় সেইখিনিয়ে মানে সেই বস্তুখিনিক প্ৰিজাৰ্ভ কৰাত, সংৰক্ষণ কৰাত হেল্প কৰে, যাতে মানে আমি অফ ছিজন আকৌ খাব পাৰোঁ আৰু নষ্ট নহয়। আৰু সেয়া এটা মানে বেয়া বেক্টেৰিয়া আৰু ফাঞ্জাই যোনখিনি অপকাৰী অনুজীৱ সেইবিলাকক মানে বৃদ্ধি হ'বলৈ নিদিয়ে বা ৰোধ কৰে। আৰু লগতে মই আৰু এটা হেৰি ক'ব বিচাৰিছিলোঁ, এই পঁইতা ভাতৰ বিষয়ে কৈ আছিলোঁ যে তাতে প্ৰ'বায়'টিক বেক্টেৰিয়াবিলাক যে থাকে যেনিবা লেক্টোবেচিলাছ, তাৰ বাদেও আমি দেখোঁ গৰম ভাততকৈ পঁইতা ভাতৰ উপকাৰিতা বহুত বেছি। আমি দেখোঁ পঁইতা ভাতত আপোনাৰ ভিটামিন B6, ভিটামিন B12 আৰু প্ৰ'বায়'টিক বেক্টেৰিয়াবিলাক ইমান হেৰি হয়। আৰু তাৰ ওপৰত তাৰমানে আপোনাৰ মিনাৰেলছবিলাক যেনিবা আপোনাৰ আইৰণ হওক, জিংক হওক, কেলছিয়াম হওক, এইবিলাকৰ যেনিবা জৈৱ উপলব্ধতা বা আমি বায়' এভেইলেবিলিটি বহু গুণে বৃদ্ধি পায়। সেইখিনি মই আপোনাক ক'ব বিচাৰিছিলোঁ। আৰু পঁইতা ভাত খায়ো খুব ভাল লাগে, এটা হৈছে মন ভাল লাগে। মন ভাল লাগিলে আপোনাৰ খাদ্য খাই যদি মন ভাল মনেৰে মানুহ খাদ্য খায় তেতিয়াহ'লে আপোনাৰ স্বাস্থ্য ভাল হ'ব বা উন্নত হ'ব।
1: হয়, আমাৰ অসমীয়া সমাজত দেখা যায় আমি কাঁহ পিতলৰ বাচন ব্যৱহাৰ কৰোঁ সাধাৰণতে, এই ক্ষেত্ৰত কিবা বিজ্ঞান জড়িত আছে নেকি বাৰু?
0: আছে, আপুনি দেখিব এইটো আমাৰ মানে গৌৰৱ কৰিবলগীয়া কথা কি, আমাৰ ইমান ভাল এটা প্ৰাচীন পাৰম্পৰিক এটা হেৰি য'ত আমি কাঁহ আৰু পিতলৰ বাচনত আমি ভাত খাওঁ বা ভোজন গ্ৰহণ কৰোঁ। এতিয়া কাঁহৰ কাঁহি বাতিত খাদ্য গ্ৰহণ কৰিলে তাতে যোনবিলাক মানে ধাতু থাকে সেইবিলাকৰ যেতিয়া আমি ডেইলি আমি যদি তাতে আমি ভাত খাওঁ তেতিয়া আমি দেখোঁ তাৰ সূক্ষ্ম অংশ হ'লেও আমাৰ আহাৰৰ লগত মিলি মানে আমাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে বা আমাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতাটো বৃদ্ধি কৰাত সহায় কৰে। এই যোনবিলাক টেঙা, খুব বেছি টেঙা, কৰ্দৈ টেঙা বা এনেকুৱা ধৰণৰ বা হেৰি থাকিলে, ব্যঞ্জন থাকিলে তেতিয়া মানে তেতিয়া কিন্তু আমি কাঁহৰ বাচনত খাব নালাগে, অকণমান হেৰি কাৰণ ৰিয়েকশ্যন হৈ যায়তো তাৰ

0: মানে মানে আমি টেঙা বস্তু, বেছি টেঙা বস্তু আমি কাঁহৰ বাচন খাব নালাগে। আৰু আমাৰ পৰম্পৰাগত ৰন্ধনশৈলী আৰু খাদ্য সংমিশ্ৰণত এনে প্ৰাকৃতিক বিজ্ঞানৰ ব্যৱহাৰ যুগ যুগ ধৰি মানৱ স্বাস্থ্যৰ সুৰক্ষাৰ ভেটি হৈ আহিছে, নহয়নে? আমি যদি গুৰুত্ব দি পেলাই আমাৰ সুস্বাস্থ্যৰ কাৰণে আমাৰ যোনবিলাক পাৰম্পৰিক প্ৰণালী আছে, আমাৰ থলুৱা খাদ্য আছে, সেইবিলাকক আমি গুৰুত্ব দি তাৰ বৈজ্ঞানিক আঁৰত থকা বৈজ্ঞাননো কিহৰ কাৰণে সেয়া আমাৰ সুস্বাস্থ্যৰ কাৰণে ভাল, সেইখিনিৰ ওপৰত বহুতো গৱেষণা চলি আছে। আৰু যদি আমি তাক গুৰুত্ব দি পেলাই আমি ভাল গ্ৰহণ কৰোঁ, তেতিয়া আমি দেখোঁ আমি বহুতো ৰোগৰ পৰা আঁৰত থাকিব পাৰোঁ আৰু সুস্থ থাকিব পাৰোঁ।
1: ডক্টৰ মণিকা কটকী বাইদেউ, আজি আপোনাৰ লগত কৰা এই কথোপকথনৰ পৰা আমাৰ অসমীয়া পৰম্পৰাগত খাদ্যৰ যিখিনি বৈজ্ঞানিক দিশ আছে এই বিষয়ে আমি বহু কথা জানিব পাৰিলোঁ। আপুনি নিজৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ। বিজ্ঞানচৰা অনুষ্ঠানটি শুনিলে। আজিৰ বিজ্ঞানচৰা অনুষ্ঠানত পাৰম্পৰিক খাদ্যৰ বৈজ্ঞানিক দিশ এই বিষয়ে কথোপকথনটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিজ্ঞান অৰ্থাৎ বায়'টেকনলজি বিভাগৰ সহকাৰী অধ্যাপিকা তথা প্ৰাক্তন মুৰব্বী অধ্যাপিকা ডক্টৰ মণিকা দাস কটকীয়ে। অনুষ্ঠানটি যুগুতাই আঁত ধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।

বিজ্ঞান ছড়া অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ কুঞ্জমা বৰদলৈৰ কণ্ঠৰ বৰগীত। প্ৰথম বৰগীতটো শংকৰদেৱ বিৰচিত, এয়া শুনকচোন।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা

0: নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
1: সুখবৰ সুখবৰ সুখবৰ, আপোনাৰ ব্যৱসায় দোকান প্ৰতিষ্ঠান আৰু সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰিছে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। আমাৰ তাত বিজ্ঞাপন দিয়াৰ লাভালাভসমূহ হৈছে সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ। বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। আমাৰ ঠিকনা হৈছে আকাশবাণী তেজপুৰ, মৰাভৰলী। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8723989423। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ, 8723989423, আকাশবাণী তেজপুৰ বাণিজ্যিক শাখা।
2: শ্ৰোতাসকলে কুঞ্জমা বৰদলৈৰ কণ্ঠৰ বৰগীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শিল্পীৰ কণ্ঠৰ আন এটি বৰগীত শুনকচোন, শংকৰদেৱ বিৰচিত

শ্রোতা, ইমান পৰে কুঞ্জমা বৰদলৈৰ কণ্ঠৰ বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 শুনিবলৈ পাব।

গীতটির কথা আছিল কৈলাশনাথ শর্মাৰ সুৰ ৰুমি গোস্বামীৰ। শিল্পীৰ কণ্ঠৰ আন এটি গীত শুনকচোন, গীতটিৰ কথা অখিল চক্ৰৱৰ্তীৰ, সুৰ ৰুমি গোস্বামীৰ।

0: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায় পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
1: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট RBIৰ DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপ'জিট উভতাই পাওক।
0: RBI কয়, সতৰ্ক থাকক, সচেতন থাকক।
2: শ্ৰোতাসকলে ৰুমি গোস্বামীৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ পৰা। শিল্পীৰ কণ্ঠৰ আন এটি গীত শুনকচোন, গীতৰ কথা নিতুমণি চেতিয়াৰ, সুৰ হীৰেণ গোহাঁইৰ।

কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আপোনাৰ বাবে লৈ আহিছো শ্ৰোতাই হোৱাটছআপযোগে অনুৰোধ কৰা শ্ৰোতাৰ প্ৰিয় গীতৰ অনুষ্ঠান মূৰ্ছনা। প্ৰথম বাৰ্তাটি লৈছোঁ, লিখিছে মৰাণঘাটৰ পৰা সন্ধ্যাৰাণী গগৈয়ে। নমস্কাৰ মূৰ্ছনা, তোমাৰ জৰিয়তে তেজপুৰ আকাশবাণী কেন্দ্ৰৰ সকলো কৰ্মকৰ্তাক সেৱা জনালোঁ। মই এগৰাকী নিয়মীয়া শ্ৰোতা। আজি আমাৰ অনাতাঁৰ মৰম পৰিয়ালৰ হৈ জুবিনদাৰ বাটৰে শেষতেই গীতটো শুনাই দিবচোন। এই গীতটো চন্দ্ৰকান্ত টাইছাৰ বিমল বসুমতাৰী, ভাইকন মুণ্ডা, অজিত শৰ্মা খুৰা, প্ৰস্তুতি শৰ্মা, বিনোদ খুৰা, সোণাৰাম লালুং সকলো সদস্যৰ বাবে গীতটো অনুৰোধ কৰিছোঁ। ধন্যবাদ সন্ধ্যাৰাণী গগৈ। এনেদৰে আপোনাৰ প্ৰিয় গীতটিৰ বাবে মূৰ্ছনা অনুষ্ঠানলৈ বাৰ্তা প্ৰেৰণ কৰি থাকিব। ইয়া শুনক আজি আপুনি অনুৰোধ কৰা আপোনাৰ প্ৰিয় গীতটি।

শ্ৰোতাসকল, মূৰ্চনা অনুষ্ঠানত হোৱাটছআপ যোগে প্ৰেৰণ কৰা আন এটি বাৰ্তা পঢ়িছোঁ। প্ৰতি মূৰ্চনা আকাশবাণী তেজপুৰ কেন্দ্ৰ তেজপুৰ। নমস্কাৰ মূৰ্চনা, মৰম ল'বা। পবিত্ৰ গণেশ চতুৰ্থী উপলক্ষে আজি আমাক এটি গণেশ বন্দনা শুনাবৰ বাবে অনুৰোধ জনাই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ আৰু গীতটি ভক্তপ্ৰাণ ৰাইজলৈ আগবঢ়াইছোঁ। ইতি অজিত কুমাৰ শৰ্মা, প্ৰণামী শৰ্মা আৰু পাহি পৰাশৰ, তেলিয়া সোণাৰী গাঁও, মিছামৰা, গোলাঘাট। ধন্যবাদ শ্ৰোতাসকল, এয়া আগবঢ়াইছোঁ আপোনালোকে অনুৰোধ কৰা গণেশ বন্দনাটি।

0: প্ৰতিটো বেংকৰ বাবে বেলেগ বেলেগ KYC পেপাৰ্ছ। যদি এটাই চাবি হলহেঁতেন
1: আছে নহয় দেউতা CKYC আইডি।
0: CKYC মানে
1: বেংকে আপোনাৰ KYC বিৱৰণ CKYC ৰেজিষ্টাৰ আপলোড কৰে আৰু যৰ পৰা আপুনি পাই ইউনিক 14 ডিজিটৰ CKYC আইডি যি সকলো আৰ্থিক লেনদেনত বৈধ হৈ পৰে। এঠাইত KYC আপডেটেৰে বাকী বেংক আৰু বিত্তীয় সংস্থাটো আপডেট হৈ পৰে।
0: ৱাহ, RBI কয়
1: KYC সুৰক্ষিত বেংকিঙৰ দিশলৈ প্ৰথম পদক্ষেপ।
2: শ্ৰোতাসকলে, মূৰ্ছনা অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। আন এটি বাৰ্তা লৈছোঁ। শ্ৰদ্ধা আৰু আন্তৰিক শুভেচ্ছা গ্ৰহণ কৰিব, মূৰ্ছনা অনুষ্ঠানটি শুনি ভাল পাওঁ। পুলক বেনাৰ্জীৰ সুমধুৰ কণ্ঠৰ পাৰ হৈ গ'ল ধুমুহা এজাক, ভাঙি থৈ মোৰ পজা শীৰ্ষক গীতটি শুনিবৰ বাবে আপোনালোকলৈ অনুৰোধ জনালোঁ। ইতি মূৰ্ছনাৰ প্ৰিয় শ্ৰোতা বিনোদ গগৈ আৰু পৰিয়ালৰ সকলো জিলা হ'ল ধেমাজি, গাঁও হ'ল কেৰেকনি মাজগাঁও। বিনোদ গগৈ ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছোঁ। মূৰ্ছনা অনুষ্ঠানটিত আপোনাৰ প্ৰিয় গীতটি অনুৰোধ কৰাৰ বাবে এয়া শুনক আজি আপুনি অনুৰোধ কৰা আপোনাৰ প্ৰিয় গীতটি।

শ্ৰোতাসকলে হোৱাটছআপ যোগে অনুৰোধ কৰা শ্ৰোতাৰ প্ৰিয় গীতৰ অনুষ্ঠান মূৰ্চনা শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। আন এটি বাৰ্তা লৈছোঁ। নমস্কাৰ, আকাশবাণী তেজপুৰৰ মূৰ্চনাৰ মই নিয়মীয়া শ্ৰোতা। যোৱা খণ্ডত মোৰ অনুৰোধৰ গীতটি শুনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি মই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ শ্বিলঙৰে গধূলি গীতটি শুনাৰ আশাৰে এই বাৰ্তাটি প্ৰেৰণ কৰিলোঁ। এই গীতটি মই আকাশবাণী তেজপুৰৰ সকলো ঘোষক ঘোষিকালৈ উৎসৰ্গা কৰিলোঁ। ধন্যবাদ অভিজিৎ কলিতা, তেজপুৰ। ধন্যবাদ অভিজিৎ ডাঙৰীয়া, ইমান সুন্দৰ গীতটি আমালৈ উৎসৰ্গা কৰাৰ বাবে। এই গীতটি সকলো শ্ৰোতাৰ বাবে আগবঢ়াইছোঁ।

হোৱাটছআপ যোগে প্ৰেৰণ কৰা আজিৰ শেষ বাৰ্তাটি পঢ়িছোঁ। পোনপ্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব মূৰ্চনা অনুষ্ঠানৰ মই এজন নিয়মীয়া আগ্ৰহী শ্ৰোতা। মই জোনাই মেচাকি চাপৰি ৰামসিং ৰাভা গাঁৱৰ পৰা বিমল বসুমতাৰী মূৰ্চনা অনুষ্ঠান শুনি আছোঁ। মোক জুবিন গাৰ্গৰ মই মৰিম যিদিনা এই গীতটি বজাই দিব বুলি আশাৰে বাট চাই ৰ'লোঁ। এই গীতটি শুনিব বিচাৰিছোঁ ৰমেশ পাত্ৰ, ভাইকন মুণ্ডা, অমল বসুমতাৰী, অজিত কুমাৰ শৰ্মা, সোণাৰাম লালুং, চন্দ্ৰকান্ত টাইট, বিনোদ গগৈ, সন্ধ্যাৰাণী গগৈ, গাগে ৰাভা আৰু পুতুল বৰুৱা সকলোলৈ গীতটি উপহাৰ দিলোঁ। ধন্যবাদ ধন্যবাদ শ্ৰোতাসকল। এনেদৰেই আপোনাৰ প্ৰিয় গীতটিৰ বাবে মূৰ্চনা অনুষ্ঠানত হোৱাটছআপ যোগে আপোনাৰ বাৰ্তা প্ৰেৰণ কৰি থাকিব আৰু এনেদৰেই আমাৰ অনুষ্ঠানটিক মৰম দিব। এয়া শুনক আজি আপোনালোকে অনুৰোধ কৰা জুবিন গাৰ্গৰ এই গীতটি।

0: এয়া তেজৰ বুলেৰে লিখা।
1: জীৱনৰণে মৰণক খেদে, মৰণেও হাতত হাৰে ভৰিত হাৰে জীৱনৰ পাছ লয়, মৃত্যুবান মাৰে। জীৱনৰ কায়িক মৃত্যু হয়, কিন্তু ছাইৰ পৰা ফিনিক্স পক্ষী জি উঠা দি জীৱন আকৌ জি উঠে।
2: সিদিনা আছিল বৃহস্পতিবাৰ, 1909 চনৰ 31 জানুৱাৰী। ঢাকাৰ মিলিটেৰী বেৰেকত মোৰ জন্ম হৈছিল। মোৰ দেউতা গোপাল চন্দ্ৰ ৰাভা আছিল মিলিটেৰী পল্টনৰ সুবেদাৰ মেজৰ, বেংগল গভৰ্ণৰৰ এডিকম উপাধিধাৰী। বিগুলৰ সুৰ শুনি ডাঙৰ হৈছিলোঁ, বিগুলৰ ধ্বনি শুনি ভাল পাওঁ। যেতিয়াই বিগুলৰ মাত শুনো মনত পৰে ল'ৰালিৰ কালৰ কথা, জনমৰ আদিম পোৱাৰ কথা, যি কথা মই লিখি থৈ যাব নোৱাৰিলোঁ। মোৰ অঘৰী জীৱনে সময়কেই নিদিলে। মই আঁকি থৈ যাব নোৱাৰিলোঁ মই গৰা সাতুৰঙী ইন্দ্ৰধনুখনি। মোৰ অন্তৰত থকা জেতুকাপাতৰ বোল কোনেও নেদেখিলে। আপোনাসবে আজি যি জানে সেয়াই নিহকিনৰ অসম্পূৰ্ণ খণ্ডিত জীৱন লেখা, তেজৰ বোলেৰে লিখা।

ঢাকা নগৰীত আছিলো। তাতে পঢ়াশলীয়া জীৱন আৰম্ভ হৈছিল বঙলা ভাষাত। সমনে চলাই গৈছিলো খেলা ধূলা আৰু অভিনয়। মনত পৰে 8 বছৰ বয়সতে আলী বাবা নামৰ উৰ্দু নাটকত কণমানি ৰাজকোঁৱৰৰ ভাও দিছিলো। পাছত আমাৰ গোটেই পৰিয়ালটো তেজপুৰৰ ঘৰলৈ গুচি আহোঁ। ল'ৰালিৰে পৰা তেজপুৰৰ বানৰঙ্গমঞ্চৰ লগত জড়িত হৈ পৰোঁ। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বান থিয়েটাৰত বহু নাটকত অভিনয় কৰিবলৈ পাওঁ। কিন্তু কলিকতীয়া কলেজত পঢ়োঁতে অভিনয়ত মোৰ ল'ৰা ধেমালি আঁতৰি যায়। স্বৰ্গীয় শিশিৰ ভাদুৰী আদি বংগৰ অভিনেতাসকলৰ অভিনয় দেখি স্কুল কলেজত পঢ়ি থাকোঁতে অভিনয়ৰ লগতে ফুটবল, হকী, ক্ৰিকেট খেলিছিলোঁ। গান গাইছিলোঁ, নাচ নাচিছিলোঁ, ছবি আঁকিছিলোঁ। ছেণ্ট পল কলেজত ISC পঢ়ি থাকোঁতে ক্ৰিকেট কেপ্টেইনো আছিলোঁ। ৰিপনচ কলেজত BSc পঢ়ি থাকোঁতে আছিলোঁ ফুটবল কেপ্টেইন, ভলীৰো কেপ্টেইন হৈছিলোঁ। এবাৰ সপ্তমী পূজাত কাৰেঙৰ লিগিৰি নাথ হ'ব তেজপুৰত বানৰঙ্গমঞ্চত। মোক ভাও দিয়া হ'ল সুদৰ্শনৰ আৰু লগতে সংগীত পৰিচালনা। সুদৰ্শনৰ মোৰে জীৱনৰে সখা কৃষ্ণ আৰু অ সোঁৱৰণী এই দুটি গানৰ সুৰ মোৰ মন আৰু সুবিধা অনুযায়ী সলনি কৰিবলৈ স্বাধীনতা পায় এই গীত দুটিৰ সুৰ জুতিৰ থাচত হাঁচত সোঁত নলগাকৈ সৰহ কৰি লৈ গাওঁ। মোৰে জীৱনৰে সখা কৃষ্ণ, মোৰে জীৱনৰে সখা কৃষ্ণ।

ই বলিনৰ কিয় নাটকৰ গেথু, চিৰাজৰ আঘুনা আৰু এৰাবতৰ সুৰৰ ভুজলুং কাকা মোৰ প্ৰিয় ভূমিকা আছিল। অসমৰ যলৈকে যাওঁ এনে সৰল চিটিয়া গেথুক দেখা পাওঁ। খ্লিষ্ট অৱহেলিত চৰিত্ৰৰ ভাও মুঠতে মোৰ প্ৰিয় ভূমিকা আছিল, কাৰণ মোৰ জীৱনৰ এচোৱা যায় এই হালোৱা হজোৱা তলমজলীয়া দুখীয়া শ্ৰেণীৰ মাজত। তেওঁলোকৰ দুখত মই সমদুখী হওঁ, তেওঁলোকৰ বেদনাত মই সমব্যথী হওঁ। আমি স্কুল পঢ়ি থাকোঁতেই দেশত জোৰকৈ বলিছিল স্বাধীনতা আন্দোলনৰ বতাহ। কুখ্যাত কানিংহাম চাৰ্কুলাৰৰ বিৰোধিতা কৰিছিলোঁ। খদ্দৰ নিপিন্ধো, ৰাজহুৱা মিটিঙলৈ নাযাওঁ বুলি লিখি দিলেহে পৰীক্ষাত বহিবলৈ দিব। এই অন্যায় আদেশৰ বিৰোধিতা কৰিছিলোঁ। কোচবিহাৰত BA পঢ়ি থাকোঁতে ইংৰাজ শাসক ৰিজেন হাটছন সিং আৰু তেওঁৰ পদলেহনকাৰী দেৱান খাস্তগীৰ বিৰুদ্ধে লিখা সেই বঙালী ভাষাৰ চৰাটো এতিয়াও পাহৰা নাই। ৰাজ্যে আছে দুইটি পাঠা, একটি কালো একটি সাদা, রাজ্যের যদি মঙ্গল চাও দুইটি পাথা বলি দাও। ১৯২১ চনত অসহযোগ আন্দোলন হয়েছিল আমার ডেকাসামর সুরর জগত। জ্যোতি ককাইদেউক ভাল পাইছিল। জ্যোতি ককাইদেউর তেজাল তেজাল সুরে তেজাল তেজাল গান গাই ভাল লাগে। গা গরম হয়ে উঠে, মন উতলে, পরাণ উথলে, হিয়া ন পোহরে জিলিকি উঠে।

0: জুতি ককাইদেউ আৰু মই টেবুলত জয়মতীৰ জাপে জাপে ফাইলে ফাইলে কাকত সজুলি চাই চিন্তি ভাবি গুণো গুঠো। ককাইদেউৰ পাকৈত উজালি দেখি মন্ত্ৰমুগ্ধ হৈ ৰ লাগি থৰ হওঁ। এদিন সেই থমথমীয়া পকীঘৰ বহি আছো সেই কোঠাৰ ভিতৰত, এজনী পাট গাভৰুৱে ভিতৰৰ পৰা ওলাই আহি নমস্কাৰ জনাই কাক চাপে। সৰলা ধুনীয়া ছোৱালীজনী মোৰ চেয়াৰৰ টেনিৰ কাষতে থিয় হৈ কয়,
1: মোক আপুনি নাচ গান শিকাব লাগিব।
0: পোনে পোনেই সেইষাৰ কথা। উত্তৰ দিবলৈ নৌপাওঁতেই জ্যোতি ককাইদেৱে কয়,
2: হেৰা মাকন, এওঁ বিষ্ণু, তোমাক নাচ গান শিকাব।
0: মোলৈ চাই কয়,
2: এওঁ মাকন গোলাঘাটৰ জয়মতী ডালিমীৰ ভাৱত এওঁকে লৈছোঁ। নাম দিছোঁ স্বৰ্গজ্যোতি, স্বৰ্গজ্যোতি দত্ত।
0: সঁচাকৈয়ে জ্যোতিৰ মান স্বৰ্গৰ জ্যোতি, সৰগৰ জেউতি, দুয়োলৈ ৰ লাগি চাওঁ।

0: বানৰংগ মঞ্চত আখৰা হয়। তেজপুৰতে ফণী শৰ্মা আছেই, স্বৰ্গজ্যোতি আছে, আৰু সেই সৰু ল'ৰাটি ভূপেন হাজৰিকা, যাক বুকুত লৈ কলিকতালৈ গৈ মই গান শিকাইছিলোঁ। ভাও দিয়া হয়, আখৰা কৰা হয়, গান শিকোৱা হয়, ছখনীয়াকৈ ৰেকৰ্ডৰ নাটক লিখিবলৈ মোক ভাৰ দিয়া হয়। এদিন জ্যোতি ককাইদেৱে কয়,
1: হেৰা বিষ্ণু, তুমি বড়ো কছাৰীৰ নাচ জানা নহয়?
0: জানো বুলি কওঁ, তেওঁ কোৱাত মই নাচি দেখুৱাওঁ।
1: ঠিক আছে।
0: কি ঠিক?
1: এই নাচ মই জয়মতীত দিম, জাপি নাচ।
0: নাচো, তেওঁৰ নিৰ্দেশ অনুযায়ী নাচো, তেওঁ নাচে, নাচি নাচি তেওঁ মাকনক কয়,
1: কি চাই আছা, নাচা মাকন, তুমিও নাচা।
0: মাখনেও নাচে, তিনিও নাচো, মাখন, জ্যোতি আৰু মই, জয়মতী বুলছবিৰ জাপি নাচ। প্ৰিয়লতা দত্তৰ লগত মোৰ চিনাকি হৈছিল কলিকতাত। যোৰহাটৰ ছোৱালী প্ৰিয়লতা গান ৰেকৰ্ড কৰিবলৈ গৈছিল কলিকতালৈ। সঁচাকৈ তেওঁ আছিল শ্ৰী শ্ৰী কলাৱতী। বিবাহ বান্ধোনৰ জৰিয়তে আমি দুটি প্ৰাণ এটি হৈছিলোঁ, কিন্তু বিয়াৰ ডেৰ মাহৰ পিছতেই সন্নিপাত জ্বৰত তেওঁ এই পৃথিৱীৰ পৰা মেলানি মাগিলে।

প্ৰথমা পত্নীৰ বিয়োগত বলিয়াৰ দৰে হৈ পৰিছিলোঁ। লঘ অনুকুলি গ'ল, তেওঁ যে নহ'ল কোৱা, আৰু লিখিছিলোঁ, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে।

এবাৰ কলিকতাত আনা পাবলোবাৰ নাচ দেখি স্তব্ধ হৈ গৈছিলোঁ। ৰস ভাৱযুক্ত শ্ৰীহস্ত তাল লয় ছন্দেৰে তন্নি ৰূপহী ৰসিকা সুৰসী লাস্য হাস্যময়ী যেন প্ৰাচীন যুগৰ নৃত্য প্ৰতিয়োগী পদ্মিনী পাৰ্বতীহে তেওঁৰ শিষ্য হোৱাৰ অভিলাষ কৰি কাষ চাপিছিলোঁ। নৃত্য কেনেকৈ শিকিব পাৰি? শ্ৰী শ্ৰী কলাৱতীয়ে ক'লে, ভাৰতত নৃত্য শিক্ষা লাভ কৰা অতি সহজ। নৃত্যৰ সকলো বস্তুৱেই ইয়াত আছে। ঠায়ে ঠায়ে সিঁচৰিত শিৰৰ মূৰ্তিৰ ভংগীমাকেই গতিশীল কৰি তালত পেলাই দিলেই ভাৱব্যঞ্জক নৃত্য হ'ব পাৰে। এটা বিৰাট প্ৰশ্নৰ সমাধান পাই মন প্ৰাণ নাচি উঠিল। মনতে ৰচনা কৰি গুণগুণাই আহিলোঁ।

ভিতৰত তিনিজন মহাপুৰুষ আছিল কৃষ্টিৰ আকৰ। এজন হৈছে স্বয়ং কৃষ্ণ, আৰু এজন আছিল ইটালীৰ লিওনাৰ্ডো দা ভিঞ্চি, আৰু এজন আছিল আমাৰ এই অসমৰে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ, যাক আজিও অসমে গুৰু বুলি পূজা কৰে। সঁচাকৈয়ে আজি শংকৰদেৱৰ যিকোনো কৃষ্টি বা সাহিত্য বাদ দিলে অসমীয়াৰ মৃত্যু হ'ব। শংকৰ নাথাকিলে অসমীয়াৰ একোকে নাথাকিল।

সংগীত সাধনা কৰোঁতে জীৱনৰ 33 অমূল্য বছৰ কেনি সৰকি গ'ল ধৰিবকে নোৱাৰিলোঁ। তাৰপিছত 6টা বছৰ গৈছিল ইতিহাস আৰু কৃষ্টি সংস্কৃতিৰ গৱেষণা কৰোঁতে। জীৱনৰ সংকল্প হিচাপে কৃষক বনোৱা সৰ্বহাৰাক মুক্তিৰ পথত আগবঢ়াই নিয়াৰ প্ৰধান কামটোৱেই বাকী আছিল। তাত মই গভীৰ একাগ্ৰতা আৰু নিষ্ঠাৰে আত্মনিয়োগ কৰিলোঁ। মই 1945 চনত বিপ্লৱী কমিউনিষ্ট পাৰ্টীত যোগ দিলোঁ।

ৰাইজেই গণদেৱতা। এই গণদেৱতাৰ হিয়াত কিমান দয়া, কিমান কৃপা, অথচ প্ৰাণৰো প্ৰাণ কিমান অজেয়। সেই ৰাইজৰ হিয়াৰ কোঁহৰ পৰা কৃষ্টি অমৃতৰ সুৰৰ টোপোলাবোৰ বুটলি আনি মই মোৰ নিজৰ মনকোঁহত ভৰাই লওঁ। এই মনকোঁহত ৰঘৰা মৌচাক সাহিত্যৰ পৰা নিগৰি নিগৰি ওলোৱা ৰসৰ টোপালবোৰ বিৰাই দিবলৈ ধৰোঁ। প্ৰায় ছবছৰ অজ্ঞাতবাস খাটি প্ৰায় 10,000 মাইল ভ্ৰমণ কৰি যি অভিজ্ঞতা আৰ্জিলোঁ, ৰাইজৰ যি কৰুণ দৃশ্য দেখিলোঁ, তাৰে কিছুমান সৰল চিতিয়া, হোজা গাঁৱলীয়া, হালোৱা হজোৱা দুখীয়া ৰাইজৰ

বহুত এই ভাবে মই শিল্পী, কিন্তু আচলতে মই শিল্পী হব পৰা নাছিলোঁ। মই ৰূপসাগৰত ৰূপতন্ত্ৰৰ সাধনাহে কৰিছিলোঁ, ৰূপতান্ত্ৰিক সিংহপুৰুষ হব পৰা নাছিলোঁ। যদিহে আকৌ ভাবে যে নহয় তেখেত শিল্পী, তেন্তে ভগৱানে মোক শিল্পী কৰা নাই, ৰাইজেহে শিল্পী হিচাপে গঢ়ি তুলিছে।

0: যি শিল্পীক ৰাইজে গঢ় দিয়ে তেওঁৰ মৃত্যু নাই, তেওঁ অমৰ, মৃত্যুঞ্জয়ী।
1: তেজৰ বুলেৰে লিখা আলেখ্যখনিত বিষ্ণুপ্ৰসাদ ৰাভাৰ কথাংশত ভাগ ল'লে পৃথ্বীৰাজ ৰাভাই। অন্যান্য চৰিত্ৰত আছিল অনামিকা বৰদলৈ বৰুৱা আৰু প্ৰশান্ত কুমাৰ দাস। সমবেত সংগীতৰ শিল্পীসকল হ'ল দুৰ্গাময়ী বৰা, পংকজ বৰদলৈ, নীতি ভূঞা, জ্যোতিৰঞ্জন নাথ, গীতা ডেকা, কবিতা ভূঞা, ৰুবি বৰদলৈ, পৱন দাস, বিতুপন বৰা আৰু কামাখ্যা বৰা। বাদ্যযন্ত্ৰৰ শিল্পীসকল আছিল প্ৰাঞ্জল বৰুৱা, মানিক শৰ্মা, কৌস্তভ শৰ্মা, মৃন্ময় শৰ্মা বৰুৱা আৰু জিৰাজ ডেকা। সংগীত পৰিচালনাত আছিল বংকিম শৰ্মা। চিত্ৰামণি বড়োৰ সহযোগত আলেখ্যখনিৰ ৰচনা আৰু প্ৰযোজনা ৰাজীৱ বৰুৱাৰ।
2: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈ আছিল মিডিয়াম এভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছ, লগতে নিউজ অন এয়াৰ এপৰ জৰিয়তেও। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতে অন্ত পৰিল। কাইলৈ আমাৰ নিয়মীয়া অধিৱেশন

আকাশখন মুকলি কৰা হ'ব সন্ধিয়া 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আজি আমাৰ বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল হ'ল নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত, বিলিফাং স্বৈগীয়াৰী, ট্ৰেন্সমিটাৰত প্ৰমোদ চন্দ্ৰ টাইট, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত কৰবী গগৈৰ সৈতে মই চিত্ৰামণি বড়োৱে প্ৰচাৰণ কক্ষৰ পৰা অনুষ্ঠান সামৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।